নমস্কাৰ, সুপ্ৰভাত। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 6 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 31 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 21 তাৰিখ। এতিয়া সময় পুৱা 5:33:37 হৈ গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতি কাপুৰ। প্ৰিয় শ্ৰোতা, আমাৰ আজি এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত দেৱাশীষ ৰাজকুমাৰ, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, বিশ্বদেৱ স্বৰ্গীয়াৰী, আনোৱাৰ আলী আৰু ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅত মই সংগীতা দাস। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতি কাপুৰ নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি পুৱা 6:15 মৃণালিনী বৰঠাকুৰৰ কণ্ঠৰ ভজন শুনিবলৈ পাব। পুৱা 6:20 আৰু নিশা 8:15 উদ্ধৱ চন্দ্ৰ ডেকাৰ কণ্ঠৰ লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীত অনুষ্ঠান মাধুবন। 7:15 আৰু 8:40 আধুনিক গীত অনুষ্ঠান। 7:50 নিয়োগ বাতৰি। 9:15 ছবি গীত অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীতৰ অনুষ্ঠানত ভূপেন হাজৰিকা, মৃদুলা দাস, জ্যোতিষ ভট্টাচাৰ্য, তৰুলতা দেৱী আৰু ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠৰ গীত। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, ৰাগ ৰাংগ চৰ্চায়া, প্ৰাদেশিক সংগীত আৰু গীত ৰাংগিলি। বিয়লি 3:00 পৰা আকাশবাণীৰ ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে 7:20 হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী মনালিছা দাস, আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, লগতে আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান হেমাশ্ৰী বেজৰ কণ্ঠৰ আধুনিক গীত আৰু অনুৰাগ কল্যাণ বৰগোহাঁই কণ্ঠৰ লোকগীত। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু, নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বিদ্যুৎ কুমাৰ মিশ্ৰৰ বেহেলা বাদন, ৰাগ কৌশিক কানাড়া। এইবাৰ শুনক মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ আলোচনাৰ বিষয় চাহৰ ৰাসায়নিক গুণাগুণ। আলোচনাত অংশগ্ৰহণ কৰিব ডঃ প্ৰদীপ বৰুৱা আৰু দীপাঞ্জল ডেকাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 আইডেউৰ বোলনি অনুষ্ঠানত সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান আইডেউৰ ঘৰুৱা দিহা। অনুষ্ঠানত অংশ ল'ব মুনু ডেকা, নিবেদিতা শইকীয়া নিয়োগ, কৰবীনাথ, সুখিলা দত্ত, অংকিতা পাঠক আৰু চিমু দত্তই। সাক্ষাৎ গ্ৰহণ ৰুণামণি বৰাৰ। বিয়লি 5:45 শিক্ষকৰ বাবে অনুষ্ঠানত গোলোকচন্দ্ৰ বৰাৰ কথিকা ভূগোল বিষয়ত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ গুৰুত্ব। আজি পুৱা অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট সুৰকাৰ হেমেন হাজৰিকাৰ বিষয়ে যুগুতাই আগবঢ়াব ইন্দ্ৰজিৎ দাসে। পুৱা 9:20 লাইভ ফোন ইন কল্পতৰু। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 পম্পী বৰাৰ কণ্ঠৰ আধুনিক গীত।

সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানৰ আলোচনাৰ বিষয় গাহৰিৰ বিভিন্ন ৰোগৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা। আলোচনাত অংশ ল'ব ডক্টৰ লুকুমণি বুঢ়াগোহাঁই, ডক্টৰ জানমণি শ্যাম আৰু ডক্টৰ ধ্ৰুৱজ্যোতি বৰবজাৰীয়ে। প্ৰযোজনা উৎপল বৰাৰ। নিশা 9 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। এতিয়া শুনক মৃণালিনী বৰঠাকুৰৰ কণ্ঠৰ ভজন।

ইমানপৰে শ্ৰোতাসকলে মৃণালিনী বৰঠাকুৰৰ কণ্ঠত ভজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক উদ্ধৱ চন্দ্ৰ ডেকাৰ কণ্ঠত লোকগীত।

ইমান পৰে শ্ৰোতাসকলে উদ্ধৱচন্দ্ৰ ডেকাৰ কণ্ঠত দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব আজি নিশা 8:15। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে শুনক বন্দিনী ছবিৰ পৰা মান্না দেৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা শৈলেন্দ্ৰ, সংগীত SD বৰ্মনৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক নাম ছবিৰ পৰা পংকজ উদাস আৰু সংগীতভিন্ন কণ্ঠৰ এটি গীত, গীতকথা আনন্দ বাগচীৰ, সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।

অনুষ্ঠানত এইবাৰ শুনো আশা ভোঁসলে, কিশোৰ কুমাৰ আৰু সংগীবিন্দৰ কণ্ঠত পৰিচয় ছবিৰ পৰা এটি গীত। গীতৰ কথা গুলজাৰৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ।

অনুষ্ঠানত এইবাৰ শুনা কৰ্মা ছবিখনৰ পৰা কবিতা কৃষ্ণমূৰ্তি, মহম্মদ আজিজ আৰু সংগীবিন্দ কণ্ঠৰ এই গীত দি গীতৰ কথা আনন্দ বাগচীৰ, সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।

0: মাধবন অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ইটালী ভ্ৰমণ সফলতাৰে সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ উভতি আহিছে। ৰোমত থকা খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগ্ৰিকোলা পদকেৰে সন্মানিত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক এখন শক্তিশালী, আত্মবিশ্বাসী আৰু সমৰ্থ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ সাক্ষী বুলি অভিহিত কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ইটালী ভ্ৰমণ সফলতাৰে সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ উভতি আহিছে। ভাৰত আৰু ইটালীয়ে কালি দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দুয়ো দেশৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰে। দেশ দুখনে কালি কৃষি, জটিল খনিজ পদাৰ্থ, বিজ্ঞান আৰু প্ৰযুক্তি, আয়ুৰ্বেদ আৰু ভাৰতীয় নাৰ্ছসকলৰ চিকিৎসাজনিত প্ৰয়োজন সাপেক্ষে ইটালীলৈ আহ যাহ সুচল কৰাৰ সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰে। তদুপৰি কৰজনিত অপৰাধ ৰোধ কৰা, ধনৰ অবৈধ সৰবৰাহকে ধৰি বিভিন্ন বিত্তীয় জালিয়াতি ধৰা পেলাবৰ বাবেও দেশ দুখনে চুক্তিত স্বাক্ষৰ কৰে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে ৰোমত যুটীয়াকৈ সংবাদমেল সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে ইটালী নিখুঁত ৰূপত বিভিন্ন নক্সা বা শৈলী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশ্ববিখ্যাত হোৱাৰ লগতে ভাৰতে ব্যয়সাধ্য, উদ্ভাৱন আৰু প্ৰতিভাৰ ক্ষেত্ৰত বৃহৎ শক্তি হিচাপে বিশ্বত পৰিগণিত হৈছে। ভাৰত আৰু ইটালীৰ প্ৰতিৰক্ষা ঔদ্যোগিক ক্ষেত্ৰৰ পৰিকল্পনাই সহ উন্নয়ন আৰু সহ উৎপাদনৰ পথ প্ৰশস্ত কৰিছে। শ্ৰীমোদীয়ে কয় যে দুয়োখন দেশে সামুদ্ৰিক অৰ্থনীতি, জাহাজ চলাচল, বন্দৰ আধুনিকীকৰণ, পৰিবহণকে ধৰি কেইবাটাও ক্ষেত্ৰত একেলগে কাম কৰিব। সন্ত্ৰাসবাদী সংগঠনলৈ পুঁজি যোগানৰ বিৰুদ্ধে অংশীদাৰীভাৱে ভাৰত আৰু ইটালীয়ে গ্ৰহণ কৰা শক্তিশালী স্থিতি বিশ্বৰ সন্মুখত নিদৰ্শন হিচাপে পৰিগণিত হৈছে বুলি শ্ৰীমোদীয়ে কয়। ইউক্ৰেইন, পশ্চিম এছিয়া আৰু বিশ্বৰ অন্যান্য সংঘাতময় পৰিস্থিতিৰ সন্দৰ্ভত দুয়ো দেশে যোগাযোগ ৰক্ষা কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীয়ে কয় যে দুয়ো দেশে উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত পৰিপূৰক হিচাপে কাম কৰি যাব। উন্নত আন্তঃগাঁথনি, নিৰ্মাণ খণ্ড, ইন্ধন, মহাকাশ অৰ্থনীতি আৰু প্ৰতিৰক্ষা খণ্ডত উন্নয়নৰ বাবে দেশ দুখনে একেলগে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মেলনীয়ে কয়। শ্ৰীমেলনীয়ে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত জাহাজ চলাচল সুচল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইটালীৰ ৰোমত থকা খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মানীয় এগ্ৰিকোলা পদকেৰে সন্মানিত কৰা হয়। এই সন্মান গ্ৰহণ কৰি শ্ৰীমোদীয়ে দেশৰ লক্ষ লক্ষ কৃষক, পশুপালক, মীনপালক, কৃষি বিজ্ঞানী আৰু কৰ্মীসকলৰ প্ৰতি এই সন্মান উচৰ্গা কৰে। সংস্থাটোৰ সঞ্চালক প্ৰধান কিউ ডংগিউৱে এই সন্মান প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। সন্মান গ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে এই সন্মানে খাদ্য সুৰক্ষা, বহনক্ষম উন্নয়ন আৰু মানৱ কল্যাণৰ প্ৰতি ভাৰতৰ অবিৰত দায়বদ্ধতাকে প্ৰতীয়মান কৰিছে। খাদ্য সুৰক্ষা কেৱল নীতি নিৰ্ধাৰণৰ বিষয় নহয়, বৰং মানৱতাৰ প্ৰতি এয়া এক দায়িত্ব বুলি শ্ৰীমোদীয়ে কয়। ভাৰতে বহনক্ষম, পৰিৱেশ সহনশীল আৰু ভৱিষ্যমুখী পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। সম্প্ৰতি দেশৰ কৃষিৰ ক্ষেত্ৰত প্ৰযুক্তি এটা অন্যতম শক্তিশালী আহিলা হিচাপে পৰিগণিত হৈছে বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে এগ্ৰিকোলা পদক হৈছে ইটালীৰ খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধানে অৰ্পণ কৰা সৰ্বশ্ৰেষ্ঠ সন্মান। খাদ্য সুৰক্ষা, বহনক্ষম কৃষি, দৰিদ্ৰতা হ্ৰাস আৰু পৰিপুষ্টি উন্নীতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ আগশাৰীৰ নেতালৈ এই সন্মান আগবঢ়োৱা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীক এগ্ৰিকোলা পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীশ্বাহে কয় যে এই সন্মান লক্ষ লক্ষ কৃষক আৰু কৃষিখণ্ডৰ সৈতে জড়িত লোকলৈ অনবদ্য স্বীকৃতিস্বৰূপ। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদকেৰে সন্মানিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীগোৱেলে এই পদকক ভাৰতৰ কৃষক, মাছমৰীয়া, বিজ্ঞানী আৰু কৃষিখণ্ডৰ অন্যান্য শ্ৰমিকসকলৰ অপৰিসীম অৱদানৰ স্বীকৃতি হিচাপে অভিহিত কৰে। তেওঁ কয় যে এই পদকৰ জৰিয়তে খাদ্য সুৰক্ষা, মানৱ কল্যাণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দেশৰ অটল দায়বদ্ধতাক স্বীকৃতি দিয়া হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী

নৰেন্দ্ৰ মোদীক এই পদক প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডসমূহৰ বৃদ্ধিৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে বুলি শ্ৰীমতী সীতাৰমণে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে। এই পদক্ষেপসমূহৰ ভিতৰত শস্য বীমা আঁচনি, মেগা ফুড পাৰ্ক, কিষাণ ক্ৰেডিট কাৰ্ড, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আদি অন্যতম বুলি তেওঁ উল্লেখ কৰে। ভাৰত আৰু ইটালীয়ে 2027 বৰ্ষটো সংস্কৃতি আৰু পৰ্যটনৰ বৰ্ষ হিচাপে উদযাপন কৰি দুয়ো দেশৰ প্ৰাচীন সভ্যতা আৰু সাংস্কৃতিক বিনিময় কৰিব। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিয়ে কয় যে এই পদক্ষেপে পাৰস্পৰিক বুজাবুজি গভীৰ কৰাৰ লগতে দেশ দুখনৰ সাংস্কৃতিক কূটনৈতিক ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিব। তেওঁ কয় যে বিভিন্ন দেশৰ মাজত সম্পৰ্ক উন্নীত কৰাৰ বাবে ৰাজনৈতিক আৰু অৰ্থনৈতিক বান্ধোন শক্তিশালী কৰাটোৱে যথেষ্ট নহয়, বৰং জনসাধাৰণ আৰু সমাজৰ সংযোগ সাধন কৰাটো গুৰুত্বপূৰ্ণ কথা। ভাৰত আৰু ইটালীয়ে ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ বিকশাই তোলাৰ বাবে কাম কৰিব বুলি মেলনিয়ে কয়। এই কৰিডৰে বাণিজ্য, বিনিয়োগ আৰু যোগান শৃংখলা স্থিতিস্থাপক কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। দুয়ো দেশে আন্তঃৰাষ্ট্ৰীয় সুস্থিৰতা, অৰ্থনৈতিক সুৰক্ষা, শান্তি আৰু সৰ্বাত্মক উন্নয়নকে ধৰি কেইবাটাও বিষয়ত উমৈহতীয়া মত পোষণ কৰে বুলি ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক এখন শক্তিশালী, আত্মবিশ্বাসী আৰু সমৰ্থ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ সাক্ষী বুলি অভিহিত কৰিছে। কোৰিয়াত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰি দিয়া ভাষণত শ্ৰীসিঙে কয় যে এই অভিযানে প্ৰমাণ কৰে যে ভাৰতে কোনোধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপক সহ্য নকৰে। ভাৰতে কেতিয়াও প্ৰথমে আক্ৰমণৰ নীতিক বিশ্বাস নকৰে যদিও পাৰমাণৱিক আক্ৰমণৰ ভয় ভাবুকিও সহ্য নকৰে। শ্ৰীসিঙে প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতি দায়বদ্ধতাৰ কথা উল্লেখ কৰে। অহা 1-2 বছৰৰ ভিতৰত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি 50,000 কোটি টকালৈ বৃদ্ধি পোৱাৰ লগতে পৰৱৰ্তী দুমাহৰ ভিতৰত প্ৰতিৰক্ষা উৎপাদন 1,75,000 কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি শ্ৰীসিঙে জানিবলৈ দিয়ে। ভাৰত সম্প্ৰতি বিশ্বক সমাধান দিব পৰাকৈ এটা গোলকীয় শক্তিলৈ পৰিণত হৈছে আৰু বিগত এটা দশকত দেশখনে বিভিন্ন ক্ষেত্ৰত ব্যাপক ৰূপান্তৰ সাধন কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীসিঙে ছিউলত কালি ভাৰত কোৰিয়া প্ৰতিৰক্ষা উদ্যোগ ক্ষেত্ৰ তথা ব্যৱসায়িক খণ্ডৰ ঘূৰণীয়া মেজমেলত অংশ লয়। নিজৰ ভাষণত শ্ৰীসিঙে ভাৰত আৰু কোৰিয়াৰ ঔদ্যোগিক আৰু বাণিজ্যিক সহযোগিতাই দেশ দুখনৰ দীৰ্ঘকালীন আস্থাপূৰ্ণ অংশীদাৰিত্বৰ ইংগিত বহন কৰিছে বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত দুয়ো দেশৰ মাজত প্ৰতিৰক্ষা উদ্ভাৱন আৰু প্ৰযুক্তি সম্পৰ্কীয় দুখন চুক্তি স্বাক্ষৰ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। খেলখনত বিজয়ী হোৱাৰ ফলত কলকাতা নাইট ৰাইডাৰ্ছে প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ আশা সজীৱ কৰি ৰাখিবলৈ সক্ষম হৈছে। বৰষুণৰ বাবে কিছু সময় বন্ধ কৰি ৰাখিবলগীয়া খেলখনত মুম্বাই নিৰ্ধাৰণ কৰি দিয়া 148 ৰানৰ লক্ষ্য কলকাতা নাইট ৰাইডাৰ্ছে হাতত 4টা উইকেট আৰু 7টা বল বাকী থকা অৱস্থাত অতিক্ৰম কৰে। কলকাতাৰ মনীষ পাণ্ডে সৰ্বাধিক 45 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰোহমন পাৱেলে 40 ৰানৰ অৰিহণা আগবঢ়ায়। মনীষ পাণ্ডেক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। মুম্বাই ইণ্ডিয়ানছৰ কৰবিন বছে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 147 ৰান সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ কৰবিন বছে সৰ্বাধিক 32 ৰান সংগ্ৰহ কৰে। আনহাতে কলকাতাৰ সৌৰভ ডুবে, কেমেৰুন গ্ৰীণ আৰু কাৰ্তিক ত্যাগীয়ে 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ 4থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। বাংলাদেশ ICC চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ৰেংকিঙৰ 5ম স্থানলৈ উন্নীত হৈছে। দলটোৱে পাকিস্তানৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেট শৃংখলাটো 2-0 ব্যৱধানেৰে হস্তগত কৰাৰ লগে লগে ৰেংকিঙত এই স্থান লাভ কৰিবলৈ সমৰ্থ হয়। বাংলাদেশে ছিলেটত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন খেলত কালি পাকিস্তানক 78 ৰানৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত বাংলাদেশৰ হৈ তাইজুল ইছলামে মুঠ 9টা উইকেট দখল কৰে। এয়া হ'ল ঘৰুৱা খেলপথাৰত পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ প্ৰথম শৃংখলা বিজয়। 2024 চনত পাকিস্তানৰ মাটিতে পাকিস্তানৰ বিৰুদ্ধে 2-0 ফলাফলত জয়লাভ কৰাৰ পাছত এয়া হ'ল দলটোৰ বিৰুদ্ধে বাংলাদেশৰ ক্ৰমাগতভাৱে দ্বিতীয়টো শৃংখলা বিজয়। এই পৰাজয়ৰ পাছত পাকিস্তান সম্প্ৰতি ICC চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ৰেংকিঙৰ 8ম স্থানত আছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ মধ্যপ্ৰদেশৰ ভূপালস্থিত উদ্ধৱ দাস মেহতা ভাইজী চেণ্ট্ৰেল চেণ্টাৰত ভাৰতৰ 18 বছৰ অনুৰ্ধৰ পুৰুষৰ হকী দল আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত শৃংখলাৰ 4থ আৰু অন্তিমখন খেল কালি 3-3 গ'লত ড্ৰ হয়। শৃংখলাটোৰ এখনকৈ খেলত ভাৰতে জয়ী আৰু পৰাজিত হোৱাৰ বিপৰীতে আন দুখন খেল ড্ৰৰে সমাপ্ত হয়। কালিৰ খেলখনত ভাৰতৰ হৈ অধিনায়ক কেতন কুশৱাহা, কৰুণ গৌতম আৰু বেন সিদ্ধাৰ্থে গ'ল দিয়ে।
বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই

0: বাতৰিকেইটা পুনৰ পঢ়ি দিছো। পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ইটালী ভ্ৰমণ সফলতাৰে সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ উভতি আহিছে। ৰোমত থকা খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগ্ৰিকলা পদকেৰে সন্মানিত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক এখন শক্তিশালী, আত্মবিশ্বাসী আৰু সমৰ্থ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ সাক্ষী বুলি অভিহিত কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটি। অনুষ্ঠানৰ প্ৰথমে শুনক বিজয় ভূঞাৰ কণ্ঠৰ এটি গীত, গীতকথা শিল্পীৰ নিজা।

শ্রোতাসকলে আধুনিকীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ৰুমি অঞ্জনাৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আধুনিকীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনক সুবাসনা দত্তৰ কণ্ঠৰ এটি গীত, গীতৰ কথা বিবেকা হাজৰিকাৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত সেয়া আছিল সুবাসনা দত্ত, গীতৰ কথা বিবেকা হাজৰিকাৰ। ইয়াৰ লগে লগে আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহা নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগতে 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰাইট, মেণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেচিনিষ্ট, ৰিফ্ৰিজাৰেচন এণ্ড এয়াৰ কণ্ডিচনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। পুনৰ কৈছো indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি, টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদবোৰৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। পুনৰ কৈছো indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

এটি ঘোষণা আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজিৰে পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ হৈ ৰঞ্জিত কুমাৰ দাসে কালি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। এন ডি এ নেতৃবৰ্গই বিজেপিৰ বিধায়কগৰাকীৰ হৈ বিধানসভাৰ সচিব দুলাল পেগুৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176 অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মেত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মেত অন্ত পৰিব। বিধানসভাত বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে এই সংক্ৰান্তত ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰে আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি দলপতি বাছনি কৰা হ'ব। ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে কালি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাই অসম ৰাজ্যিক তথ্যনীতি 2026 অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটী লোকসেৱা ভৱনত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে। এই তথ্যনীতি অনুসৰি তথ্য ব্যৱস্থাপনা কেন্দ্ৰ নামেৰে সমন্বয়কাৰী সংস্থা গঠন কৰি বিশ্লেষণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ৰাজ্যজুৰি সংহত তথ্যভঁৰাল গঢ়ি তোলা হ'ব। এই সন্দৰ্ভত সকলো বিভাগৰ বাবে নিয়মিত আৰু সুসংগঠিত তথ্যৰ ভাগ বাটোৱাৰা বাধ্যতামূলক হ'ব। এই নীতিয়ে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন 2023 নীতি নিৰ্দেশনা মানি কাম কৰাৰ লগতে ৰাজ্যিক তথা প্ৰশাসনৰ সুস্পষ্ট পৰিকাঠামো নিৰ্ধাৰণ কৰিব। কালি বৈঠকত ষোড়শ অসম বিধানসভাৰ আজিৰ প্ৰথম অধিৱেশনৰ বাবে ৰাজ্যপালৰ ভাষণৰ খচৰাত মন্ত্ৰীসভাই অনুমোদন জনায়। এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
2: অহাকালিলৈ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব। মহামান্য ৰাজ্যপালে তেখেতৰ ভাষণ দাঙি ধৰিব 22 তাৰিখে অৰ্থাৎ পৰহিলৈ। তেখেতৰ ভাষণৰ যি ড্ৰাফ্ট আজিৰ কেবিনেট বৈঠকে এপ্ৰুভ কৰিছে। আৰু অন্য এটা বিষয় আছিল, সেইটো হৈছে কেবিনেটে আসাম ষ্টেট ডাটা পলিচি 2026 এইখনত অনুমোদন জনাইছে ফৰ ইম্প্ৰুভ গভৰ্ণেন্স এণ্ড ছাৰ্ভিচ ডেলিভাৰীৰ বাবে। মূলত এই দুটাই, দ্য ষ্টেট কেবিনেট হেজ এপ্ৰুভ দ্য নটিফিকেশ্যন এণ্ড ইমপ্লিমেণ্টেশ্যন অব আসাম ষ্টেট ডাটা পলিচি ASDP 2026 এণ্ড ছুপাৰচিশ্যন অব দ্য আসাম ষ্টেট ডাটা পলিচি ASDP 2022। এই দুটাই মূলত, বাকী প্ৰথম যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আপোনালোকে ইতিমধ্যে গম পাইছে, মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৈছে যে UCC আহিব।
1: ৰাজ্যৰ বিভিন্ন জিলাত কালি পথ সুৰক্ষা সমিতিৰ মাহেকীয়া পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথসমূহত সংঘটিত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বিষয়ত আলোচনা কৰা হয়। বৈঠকত জিলাখনৰ দুৰ্ঘটনাপ্ৰৱণ ঠাইসমূহৰ চিনাক্তকৰণ আৰু পথ সুৰক্ষা নিয়মসমূহ কঠোৰভাৱে পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। যাত্ৰীবাহী ৰেলৰ সুৰক্ষা আৰু অধিক নিশ্চিত কৰাৰ লগতে পৰিচালনাৰ গতিক খৰতকীয়া কৰাৰ লক্ষ্যৰে ভাৰতীয় ৰেলৱেই তিনিচকীয়া ৰেল সংমণ্ডলৰ অধীনত ট্ৰেক নৱীকৰণৰ বৃহৎ কাৰ্যসূচী হাতত লৈছে। ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচনৰ পৰা চাউলখোৱা পৰ্যন্ত সমগ্ৰ ৰেলপথছোৱাত ভাৰতীয় ৰেলৱেই পুৰণি শ্লিপাৰ আৰু ৰেল লাইনসমূহ ক্ষিপ্ৰতাৰে সলনি কৰাৰ কাম আৰম্ভ কৰিছে। ৰেলৱে মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই সমগ্ৰ প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান প্লাছাৰ এণ্ড থিউৰাৰে বিকাশ কৰা অত্যাধুনিক প্লাছাৰ কুইক ৰিলিং পদ্ধতি ব্যৱহাৰ কৰা হৈছে। কাছাৰৰ সমাগত ঈদ উল আজহা শান্তিপূৰ্ণভাৱে উদযাপন কৰাৰ উদ্দেশ্যে কালি জিলা প্ৰশাসনৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া, সামাজিক সংগঠনসমূহৰ প্ৰতিনিধি আৰু অন্যান্য অংশীদাৰসকল উপস্থিত থাকি উৎসৱৰ প্ৰস্তুতি আৰু পাৰস্পৰিক সমন্বয় শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিছে।

0: আধুনিক গীতৰ অনুষ্ঠানৰ শেষত সেয়া আছিল কৃষ্ণমণি নাথ গীতৰ কথা মৃণাল কান্তিৰ। ইয়াৰ লগে লগে আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, দিশপুৰত আজিৰে পৰা ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন, ৰাজ্যিক মন্ত্ৰীসভাৰ অসম ৰাজ্যিক তথ্যনীতি 2026ত অনুমোদন, মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনাৰ বাবে মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক, টাইৱানৰ ইয়াং চুৱাংজি আৰু লিন কিঙলৈ চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 4 উইকেটত জয়লাভ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজিৰে পৰা দিশপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ হৈ ৰঞ্জিত কুমাৰ দাসে কালি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। NDAৰ নেতৃবৰ্গই বিজেপিৰ বিধায়কগৰাকীৰ হৈ বিধানসভাৰ সচিব দুলাল পেগুৰহাটত মনোনয়ন পত্ৰ দাখিল কৰে। কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176(1) অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰা হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। বিধানসভাৰ বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে এই সংক্ৰান্তত ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰে আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি দলপতি বাছনি কৰা হ'ব।
2: ইতিমধ্যে মই দিল্লীত আমাৰ AICC নেতৃত্বৰ লগত কথাখিনি পাতি আহিছোঁ আৰু খুব সম্ভৱ তেওঁলোকৰ যি প্ৰক্ৰিয়া আছে, AICC আমাৰ দলীয় প্ৰক্ৰিয়া যি আছে, তাৰ মতে আমাৰ বিধায়িনী দলৰ কেনেদৰে আমি আগবাঢ়ি যামগৈ, কোনকেইটা বিষয়লৈ আমি আগবাঢ়ি যামগৈ, গোটেইখিনি কথাবোৰ তেওঁলোকে আমাৰ বিধায়কসকলৰ লগত আলোচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব। আৰু মই তেওঁলোকক অৱগত কৰাইছোঁ যে যিহেতু আমাৰ অধিৱেশন হ'বগৈ, তেওঁলোকে যি সিদ্ধান্ত লয় সিদ্ধান্ত আমি মানি ল'ম, আৰু সিদ্ধান্ত তেওঁলোকে সোনকালে ল'লে আমি আৰু ভালদৰে বিধানসভাত ৰাইজৰ কথাখিনি আমি উত্থাপন কৰিব পাৰিম। CLP আমাৰ বিধায়কসকলে একগোট নিশ্চয় হ'ব, অহা কাইলৈ তেওঁলোকে একগোট হৈ বিধানসভালৈ যাব আৰু পৰৱৰ্তী সময়তো আমি সন্ধিয়া ভাগত আমি বিধায়কখিনি মাতিছোঁ আৰু আমি সকলোৰে লগত লৈ কেনেদৰে ৰাইজৰ কথাখিনি উত্থাপন কৰিব পাৰোঁ আৰু কেনেদৰে আমাৰ প্ৰস্তুতি থাকিব লাগে সেইখিনি লৈ আগতেও চৰ্চা হৈছে আৰু পুনৰবাৰ কাইলৈ সন্ধিয়া ভাগত চৰ্চা হ'ব।
1: ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে কালি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাই অসম ৰাজ্যিক তথ্যনীতি 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে। এই তথ্যনীতি অনুসৰি তথ্য ব্যৱস্থাপনা কেন্দ্ৰ নামেৰে সমন্বয়কাৰী সংস্থা গঠন কৰি বিশ্লেষণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ৰাজ্যজুৰি সংহত তথ্য ভঁৰাল গঢ়ি তোলা হ'ব। এই সন্দৰ্ভত সকলো বিভাগৰ বাবে নিয়মিত আৰু সুসংগঠিত তথ্যৰ ভাগ বাটোৱাৰা বাধ্যতামূলক হ'ব। এই নীতিয়ে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন 2023ৰ নীতি নিৰ্দেশনা মানি কাম কৰাৰ লগতে ৰাজ্যিক তথ্য প্ৰশাসনৰ সুস্পষ্ট পৰিকাঠামো নিৰ্ধাৰণ কৰিব। কালি বৈঠকত ষোড়শ অসম বিধানসভাৰ আজি প্ৰথম অধিৱেশনৰ বাবে ৰাজ্যপালৰ ভাষণৰ খচৰাত মন্ত্ৰীসভাই অনুমোদন জনায়। এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
3: অহা কালিলৈৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব। মহামান্য ৰাজ্যপালে তেখেতৰ ভাষণ দাঙি ধৰিব 22 তাৰিখে অৰ্থাৎ পৰহিলৈ। তেখেতৰ ভাষণৰ যি ড্ৰাফ্ট আজিৰ কেবিনেট বৈঠকে এপ্ৰুভ কৰিছে। আৰু অন্য এটা বিষয় আছিল, সেইটো হৈছে কেবিনেটে আসাম ষ্টেট ডাটা পলিচি 2026 এইখনত অনুমোদন জনাইছে ফৰ ইম্প্ৰুভ গভৰ্ণেন্স এণ্ড ছাৰ্ভিচ ডেলিভাৰীৰ বাবে। মূলত এই দুটাই, দ্য ষ্টেট কেবিনেট হেজ এপ্ৰুভ দ্য নটিফিকেশ্যন এণ্ড ইম্প্লিমেণ্টেশ্যন অব আসাম ষ্টেট ডাটা পলিচি ASDP 2026 এণ্ড ছুপাৰচিশ্যন অব দ্য আসাম ষ্টেট ডাটা পলিচি ASDP 2022। এই দুটাই মূলত, বাকী প্ৰথম যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আপোনালোকে ইতিমধ্যে গম পাইছে, মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৈছে যে UCC আহিব।
1: ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটাই মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে বজাৰ ব্যৱস্থাৰ সুস্থিৰতা ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে দিয়া নিৰ্দেশ অনুসৰি এই বৈঠকৰ আয়োজন কৰা হৈছিল।

0: সামগ্ৰীয়ে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচাপাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি সমাদৃত অসমৰ চাহত ৰাজ্যখনৰ মাটি, বৰষুণ, পৰিশ্ৰম আৰু ঐতিহ্যৰ সুবাস আছে। বিশ্ব চাহ মানচিত্ৰত অসম শক্তিশালী অংশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া চাহ বাগিচা, লাখ লাখ শ্ৰমিকৰ অক্লান্ত শ্ৰম আৰু 2 শতিকাজোৰা ঐতিহ্যই অসমৰ চাহক বিশ্বজুৰি অনন্য স্বাদ আৰু সন্মান দিছে। মুখ্যমন্ত্ৰীয়ে এই দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। নলবাৰী জিলাৰ টিহুৰ পৰা মাধপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ 5 কিলোমিটাৰ অংশ জৰুৰীকালীন বিমান অৱতৰণৰ বাবে সাজু কৰি তোলা হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নলবাৰী জিলা প্ৰশাসনলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাজনিত কাৰণত এই পদক্ষেপ লোৱাৰ কথা বিবেচনা কৰা হৈছে। প্ৰাধিকৰণে এই পথছোৱাৰ সমীপত বৃহৎ নিৰ্মাণ কাৰ্য কৰাৰ পৰা বিৰত থাকিব পাৰি নে নাই সেই বিষয়ে চালি জাৰি চাবলৈ পত্ৰখনত পৰামৰ্শ দিছে। জিলা প্ৰশাসনে এই বিষয়ে সমীক্ষা চলাই প্ৰতিবেদন সাজু কৰিব বুলি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি জিলা উন্নয়ন সমিতিৰ এখন সভাত প্ৰকাশ কৰে।
1: নেশ্যনেল হাইৱে অথৰিটিজ অব ইণ্ডিয়া, তেওঁলোকৰ পৰা আমি এখন চিঠি পালো যে আমাৰ পাটাচাৰ কৰিছিল পৰা বৰমাৰ সেই ষ্টেজৰ 5 কিলোমিটাৰত ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি এটা তেওঁলোকে কৰাৰ কথা ভাবিছে। এইটো ছিকিউৰিটি ৰিজনছ আৰু এট দ্য টাইম অফ ডিজাষ্টাৰ যেতিয়া হয় সেইটো সময়ত যাতে ইমাৰ্জেঞ্চি লেণ্ডিং কৰিব পৰা ব্যৱস্থা এটা নলবাৰীৰ যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ 27 তাত নেশ্যনেল হাইৱে অথৰিটি অব ইণ্ডিয়াই ভাবিছে আৰু এইটো এটা প্লেনিং তেওঁলোকে কৰিছে আৰু এইটো ক্ষেত্ৰত তেওঁলোকে DPR বনাব আৰু আমাক ৰিকুৱেষ্ট কৰিছে যে সেই ঠাইখিনিত সেই 5 কিলোমিটাৰত নন কনষ্ট্ৰাকশ্যন চাইট জোন ডিক্লেয়াৰ কৰিব পাৰিনি। তেওঁলোকে জানে যে এখন যদি ফ্লাইট লেণ্ড কৰিবলৈ হয় তেতিয়া তাত ওচৰত হাই ৰাইজ বিল্ডিং ওখ বিল্ডিং থাকিব নোৱাৰিব, সেইকাৰণে আমাক তেওঁলোকে এখন চিঠি দিছে। গতিকে আমি যিটো তেওঁলোকৰ ইউনিট আছে বঙাইগাঁৱত অহা সপ্তাহত তেওঁলোকৰ লগত আমি সভা পাতিম, তেতিয়াহে গোটেই কথাটো বিস্তৃতভাৱে জনা যাব আচলতে যে প্ৰপজেলটো কেনেকুৱা ধৰণে আছে বা কেনেকুৱা ধৰণে এই প্ৰপজেলটোত আমি আগবাঢ়ি যাম।
0: টাইৱানৰ ইয়াং চুৱাংজি আৰু লিন কিঙলৈ চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। ইয়াং চুৱাংজিৰ টাইৱান ট্ৰেভেলগ নামৰ উপন্যাসখনৰ ইংৰাজী অনুবাদে এই বঁটা লাভ কৰে। সেয়েহে নিয়ম অনুসৰি মূল মাণ্ডাৰিন চীনা ভাষাৰ উপন্যাসিক ইয়াং চুৱাংজি আৰু ইংৰাজী অনুবাদক লিন কিং দুয়ো এই বঁটা লাভ কৰিব। উল্লেখযোগ্য যে টাইৱান ট্ৰেভেলগ হৈছে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা মাণ্ডাৰিন চীনা ভাষাৰ পৰা অনুদিত প্ৰথমখন উপন্যাস। কালি লণ্ডনৰ টেট মডাৰ্ণত অনুষ্ঠিত চলিত বছৰৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰখ্যাত লেখক নাটাছা ব্ৰাউনে বিজয়ীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বিশ্বৰ যিকোনো ভাষাত লিখা গল্প উপন্যাসৰ ইংৰাজী অনুবাদৰ ইংলেণ্ড আয়াৰলেণ্ডৰ পৰা প্ৰকাশিত গ্ৰন্থক এই বঁটাৰ বাবে বাছনি কৰা হয়। 50,000 পাউণ্ড অৰ্থমূল্যৰ এই বঁটা মূল লেখক আৰু অনুবাদক দুয়োৰে মাজত ভগাই দিয়া হয়। এইবেলি বুকাৰ বঁটা লাভ কৰা উপন্যাসখন জাপানৰ অধীনত থকা টাইৱানৰ পটভূমিত ৰচিত। উপন্যাসখন 2020 চনত প্ৰথমে মাণ্ডাৰিন চীনা ভাষাত প্ৰকাশ পাইছিল। এই উপন্যাসখন ইয়াঙৰ ইংৰাজীলৈ অনুবাদ হোৱা প্ৰথমখন গ্ৰন্থ। গ্ৰন্থখনে 2024 চনত অনুবাদ শাখাত আমেৰিকান নেশ্যনেল বুক এৱাৰ্ডো লাভ কৰিছিল। ওদালগুৰি জিলাত চলিত বছৰত 91 গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হৈছে। ইয়াৰে 5 গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে জিলাখনৰ দলনি বস্তিত সৰ্বাধিক 51 জন লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ বিপৰীতে বান্দৰগুৰিত 20 আৰু মাছখুটিত 10 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে যোৱা বছৰ জিলাখনত 108 জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। আনহাতে 2024 বৰ্ষত 83 জন, 2023ত 34 আৰু 2022 চনত 15 জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। স্বাস্থ্য বিভাগে জিলাখনৰ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত দৰৱ ছটিওৱাৰ লগতে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ আজি 176 সংখ্যক জয়ন্তী। এই উপলক্ষে উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম আবিলেকৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে জয়ন্তী পালন কৰিবলৈ লোৱা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত আবিলেকৰ কাৰ্যালয়ত স্থানীয় মহিলাৰ দ্বাৰা আয়তীৰ নাম পৰিৱেশন কৰা হ'ব। আবেলি 4 বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত হ'বলগীয়া আনন্দৰাম বৰুৱা স্মৃতিচাৰণ সভাত আবিলেকৰ পৰিচালনা পৰিষদৰ অধ্যক্ষ ডঃ অনুজ পেগুৱে সভাপতিত্ব কৰিব। এই অনুষ্ঠানতে 2025 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা বিশিষ্ট সংস্কৃত পণ্ডিত অধ্যাপক ৰাজেন্দ্ৰনাথ শৰ্মাক প্ৰদান কৰা হ'ব। যাত্ৰীবাহী ৰেলৰ সুৰক্ষা আৰু অধিক নিশ্চিত কৰাৰ লগতে পৰিচালনাৰ গতি খৰতকীয়া কৰাৰ লক্ষ্যৰে ভাৰতীয় ৰেলৱে তিনিচুকীয়া ৰেল সংমণ্ডলৰ অধীনত ট্ৰেক নৱীকৰণৰ বৃহৎ কাৰ্যসূচী লৈছে। ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচনৰ পৰা চাউলখোৱা পৰ্যন্ত সমগ্ৰ ৰেলপথছোৱাত ভাৰতীয়

0: ৰেলৱে পুৰণি শ্লিপাৰ আৰু ৰেল লাইনসমূহ ক্ষিপ্ৰতাৰে সলনি কৰাৰ কাম আৰম্ভ কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। খেলখনত বিজয়ী হোৱাৰ ফলত কলকাতা নাইট ৰাইডাৰ্ছে প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ আশা সজীৱ কৰি ৰাখিবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্ছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ চেষ্টা চলাব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওক।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইটালী ভ্ৰমণ, জুবিন ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধিৱেশন, জুনৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আদিকে ধৰি বিভিন্ন বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে হৰমুজ প্ৰণালীত জাহাজৰ পৰিবহণ বাধাপ্ৰাপ্ত হোৱাৰ ফলত দেশৰ কৃষিখণ্ডত সাৰৰ নাটনি হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। কালিৰ দিনটো ৰাজ্যৰ বিভিন্ন স্থানত গ্ৰীষ্ম প্ৰবাহে জীৱন যাত্ৰা বিঘ্নিত কৰা খবৰটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত বিশেষ বাতৰিৰূপে প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন চহৰত তাপমাত্ৰা চকুত লগা ধৰণে বৃদ্ধি পোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে নিয়মীয়া বাৰ্তা কাকতে গুৱাহাটীৰ বান সমস্যা সমাধানৰ লক্ষ্যৰে দীৰ্ঘম্যাদী পদক্ষেপ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো বান নিয়ন্ত্ৰণ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমযোগে প্ৰকাশ কৰা বিভিন্ন তথ্য উল্লেখ কৰা হৈছে। দৈনিক জনভূমি কাকতে বিশিষ্ট গৱেষক তথা ৰাজ্যৰ অৱসৰী গৃহ আয়ুক্ত ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ দেহাৱসানৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। ক্লায়েণ্ট এছ'চিয়েটছ নামৰ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি অসম আৰু মেঘালয় বিগত 5টা বছৰত ভাৰতৰ দ্ৰুততম অৰ্থনীতিসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতেও মুখ্য বাতৰিত স্থান দিছে। ইপিনে ৰাজ্যত অব্যাহত থকা মূল্যবৃদ্ধিৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ে ব্যাপক হাৰত পুনৰ মাচুল বৃদ্ধি কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নীট UG পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ আগে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যিক তথ্য নীতিত অনুমোদন জনোৱাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ জুলি শৰ্মা বৰুৱা। গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰী নিবাসী সমাজকৰ্মী ধৰ্মপ্ৰাণা মহিলা ৰেখা তালুকদাৰৰ যোৱা নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৰাইদলনী নিবাসী মুক্তিযোদ্ধা তথা অৱসৰী শিক্ষক মদন ভূঞাৰ কালি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 102 বছৰ। বতৰ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। দিছপুৰত আজিৰে পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। ৰাজ্যিক মন্ত্ৰীসভাৰ অসম ৰাজ্যিক তথ্যনীতি 2026ত অনুমোদন। মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনাৰ বাবে মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক। টাইৱানৰ ইয়াং চুৱাং জি আৰু লিন কিঙলৈ চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় বোকাৰ বঁটা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 4 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক অংগীকাৰ ছবিৰ পৰা ভূপেন হাজৰিকা আৰু অঞ্জুদেৱী কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, ৰূপালী দহ অনুষ্ঠানৰ শেষত সেয়া আছিল ৰাজিয়া চুলতান ছবিত লতা মংগেশকাৰ। গীতৰ কথা জান নিশাৰ আখতাৰৰ, সংগীত খায়ামৰ, আৰু এই গীতেৰে সামৰিছো আজিৰ ৰূপালী দহ অনুষ্ঠানটি।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 হৈ গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশন। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 298.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আমাৰ আজিৰ এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত মঞ্জৰী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅত মই সংগীতা দাস। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা শিল্পীৰ নিজা।

এইবাৰৰ শিল্পী মৃদুলা দাস, গীতৰ কথা নিত্যা দত্তৰ। প্ৰযোজনা অনুপম চৌধুৰীৰ।

অনুষ্ঠানত সেই আছিল মৃদুলা দাস গীতৰ কথা নিতা দত্তৰ। নবকান্ত বৰুৱাৰ গীতৰ কথাৰে এইবাৰীয়া জ্যোতিষ ভট্টাচাৰ্য।

শ্ৰোতাসকলে জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা নৱকান্ত বৰুৱাৰ। গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। এইবাৰৰ শিল্পী তৰুলতা দেৱী। গীতৰ কথা অৰূপ বৰঠাকুৰৰ। প্ৰযোজনা অসীম হাজৰিকাৰ।

অনুষ্ঠানত সেয়া আছিল তৰুলতা দেৱী, গীতৰ কথা অৰূপ বৰঠাকুৰৰ। গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত এইবাৰ শুনক ৰাজীৱ ভট্টাচাৰ্য কণ্ঠৰীতি গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত সেয়া আছিল ৰাজীৱ ভট্টাচাৰ্যৰ গীতৰ কথা, দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ প্ৰযোজনা, মোহনলাল ব্ৰহ্মৰ গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অনুৰাগ মোৰ গীত,
3: আলাপ অনুৰাগ,
2: আভৰণ মোৰ সুৰৰ মূৰ্তনা।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।
2: অনুভূতি মোৰ
3: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ আলোচনাৰ বিষয় চাহৰ ৰাসায়নিক গুণাগুণ। আলোচনাত অংশগ্ৰহণ কৰিব ডক্টৰ প্ৰদীপ বৰুৱা আৰু দীপাঞ্জল ডেকাই। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ ইমুঠি মন পৰশা অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅত আছো মই স্নেহা পাঠক।

হেম বৰুৱাই কৈছিল, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া। প্ৰিয় শ্ৰোতা, এতিয়া জনাবলৈ লৈছো যৌৱনীযোগে আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। প্ৰথমে শুনক কি অনুষ্ঠানেৰে সজোৱা হৈছে আজিৰ যুৱবাণী। ঘণ্টি সময়ৰ পাছতে অৰ্থাৎ 5:15ৰ পৰা শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55ত প্ৰচাৰ কৰা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10 শুনিবলৈ পাব হেনাশ্ৰী বেজে পৰিৱেশন কৰা আধুনিক গীত। 15 কল্যাণ বৰগোহাঁইৰ কণ্ঠত লোকগীত প্ৰচাৰ কৰা হ'ব 6:30। 7:20ৰ পৰা প্ৰচাৰ কৰা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী মনালিছা দাস। অনুষ্ঠানৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া জনাবলৈ লৈছো দূৰবাণী যোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। কাইলৈ আজিৰ এই একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55 আগবঢ়োৱা হ'ব শিক্ষণ প্ৰশিক্ষণ সংস্থান।

6:10 প্ৰচাৰ কৰা হ'ব আধুনিক গীতৰ অনুষ্ঠান। স্বাস্থ্য বিষয়ক বিশেষ অনুষ্ঠান শৰীৰ আৰু স্বাস্থ্য প্ৰচাৰ কৰা হ'ব 6:30। 7:20 প্ৰচাৰ কৰা হ'ব ন প্ৰতিভা অনুষ্ঠানটি। আৰু মোৰ অনুভৱৰ গীত অনুষ্ঠানটি আগবঢ়োৱা হ'ব 8:00।

প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ অনুষ্ঠানত কেইখনমান হিন্দী চিনেমাৰ গীত শুনোৱা হ'ব। প্ৰথমে শুনক মহব্বতে চিনেমাখনৰ পৰা লতা মংগেশকাৰ আৰু উদিত নাৰায়ণৰ কণ্ঠত এই গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শ্রোতা, অনুষ্ঠানত এইবাৰ শুনক দিলৱালে দুলহনিয়া লে যায়ঙ্গে চিনেমাখনৰ পৰা উদিত নাৰায়ণৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে মনোৰঞ্জনত শুনি আছে দিলৱালী দুলহনীয়া লে জায়েংগে চিনেমাৰ গীত। এইবাৰৰ শিল্পী লতা মংগেশকাৰ।

প্ৰিয় শ্ৰোতা, এইবাৰ শুনক আশা ভোছলে আৰু অভিজিতৰ কণ্ঠত দিলৱালে দুলহনিয়া লে যায়েঙ্গে চিনেমাখনৰ পৰা আনিটি গীত।

শ্রোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্রোতা, মনোৰঞ্জনত এইবাৰ আগবঢ়াইছো পহেলি চিনেমাখনৰ পৰা শ্রেয়া ঘোষাল আৰু সনু নিগমৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনৰ শেষত এইবাৰ শুনক দে দানাদান চিনেমাখনৰ পৰা ৰাহত ফতেহ আলী খান আৰু সুজান ডিমেলৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয়শ্ৰোতা, এতিয়া আগবঢ়োৱা হৈছে নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিদং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ইয়াৰে যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰে যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিদং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চ ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: অনুৰাগ কল্যাণ বৰগোহাঁইৰ কণ্ঠত লোকগীত শুনিলে।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

এটি বিশেষ ঘোষণা। আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ ২৪গৰাকী বিধায়ককে ধৰি ১২৬গৰাকী বিধায়কৰ শপত গ্ৰহণ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শুভেচ্ছা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ত্ৰিপুৰা অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আজি অসমতো বিভিন্ন কাৰ্যসূচী আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ ২৪গৰাকী বিধায়ককে ধৰি মুঠ ১২৬গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে।

0: ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্তা নেওগে শপত লয়। বিধানসভাৰ অস্থায়ী অধ্যক্ষই বিধায়কসকলৰ ইচ্ছানুসাৰে নিজৰ মাতৃভাষাত শপত ল'ব পাৰে বুলি অনুমতি দিয়ে। মন্ত্ৰী চৰণ বড়োৱে বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত লবলৈ অনুমতি দিয়া হয়। ইয়াৰ পাছত শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্য পৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আস্থা ব্যক্ত কৰে।
1: শ্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ 22তম অধ্যক্ষ, কিন্তু আজিৰ অধ্যক্ষৰ আসনত শ্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচিত হোৱাৰ লগে লগে তেখেতে আৰু এক নতুন ইতিহাস সৃষ্টি কৰিলে। অসম বিধানসভাৰ সুদীৰ্ঘ ইতিহাসত দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব আগতে কোনেও গ্ৰহণ কৰিব পৰা নাছিলে। আমাৰ ইতিহাসত এয়া প্ৰথমবাৰ হ'ব য'ত নেকি এগৰাকী মাননীয় সদস্যই দ্বিতীয়বাৰৰ বাবে সদনৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আসনখন গ্ৰহণ কৰিবলৈ বা বহিবলৈ সক্ষম হৈছে।
0: উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত অধ্যক্ষগৰাকীয়ে কয় যে শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু জনসেৱাৰ প্ৰতি অটল দায়বদ্ধতাই বিধানসভাৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰাক শক্তিশালী কৰিব। বিধানসভাত কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176 এক অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থাক সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলোধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: ৰাজ্যৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবী জনাই সদৌ বড়ো ছাত্ৰ সন্থাই আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, গোৱালপাৰা, শোণিতপুৰ, ধেমাজি আৰু বৰপেটাকে ধৰি কমেও 12খন জিলাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিষয়ৰ পাঠ্যপুথি লাভ কৰা বুলি অভিযোগ তোলে। এপছুৰ সভাপতি কুৰৱ মাধৱ ৱেৰীয়ে ভাৰতীয় সংবিধানৰ 21 ক অনুচ্ছেদ আৰু শিক্ষাৰ অধিকাৰ আইনৰ কথা উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথি লাভ নকৰা বিষয়টো গুণগত মৌলিক শিক্ষাৰ অধিকাৰ খৰ্ব হোৱাৰ সমপৰ্যায়ৰ বুলি উল্লেখ কৰে। সংগঠনটোৱে লগতে মাধ্যমিক পৰ্যায়ৰ ছাত্ৰীৰ বাবে পৰম্পৰাগত বড়ো দখনাৰ ইউনিফৰ্ম আৰু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে উন্নতমানৰ কপাহী ইউনিফৰ্মৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযানক আহ্বান জনায়। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে সময়মতে স্কুল বেগকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ অনুৰোধ জনায়। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। যুৱ প্ৰজন্মক দক্ষতা বিকাশ আৰু আধুনিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কৰ্মশালাত এপ্লাইড মেনেজমেণ্ট, অভিযান্ত্ৰিক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম, খাদ্য প্ৰযুক্তি, তথ্য প্ৰযুক্তি, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগত কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা

0: সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক, তামোল পুৰুষোত্তৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সদ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদককে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৰ্মশালা সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
1: আসাম স্কিল ইউনিভাৰ্চিটিৰ যিটো প্ৰচেষ্টা, বিশেষকৈ তেখেতসকলে তামোলপুৰ আৰু ওদালগুৰি অঞ্চলখিনিক বেছি গুৰুত্বপূৰ্ণভাৱে ল'ৰা ছোৱালীখিনিক সুযোগ দিব খুজিছে। এই বিশ্ববিদ্যালয় গভৰ্ণমেণ্ট অৱ ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ, য'ত তেখেতসকলে এটা থুলমূলকৈ মই যদি ক'ব বিচাৰোঁ, যিখিনি EWS কেটাগৰীৰ ল'ৰা ছোৱালী আছে তেখেতসকলৰ ফিজ পৰ্যন্ত ইয়াত বিনামূলীয়াভাৱে পঢ়িব পাৰিব ইউনিভাৰ্চিটিত। তেখেতসকলে 5 বছৰীয়া ইণ্টিগ্ৰেটেড ইঞ্জিনিয়াৰিং কোৰ্চ কৰিব পাৰিব, য'ৰ পৰা তেখেতসকলে বিটেক কৰি পিনে ওলাই আহিব পাৰিব, আৰু লগতে বহু ধৰণৰ কোৰ্চ কিছুমান প্ৰভাইড আছে। আৰু আমাৰ ৱেবছাইট, আসাম স্কিল ইউনিভাৰ্চিটিৰ ৱেবছাইটবিলাক ভিজিট কৰিবৰ কাৰণে মই আহ্বান জনালোঁ। আৰু এণ্ট্ৰেঞ্চ আছে আমাৰ এইটো মাহৰ 31 তাৰিখে লাষ্ট ডেট এণ্ট্ৰেঞ্চৰ ফৰ্ম ফিল আপ।
0: ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উজ জোহা উদযাপনৰ ব্যৱস্থাপনা সন্দৰ্ভত ধুবুৰী জিলা আয়ুক্তৰ সভাকক্ষত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত মেঘনিধি দাহালৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত শ্ৰীদাহালে অহা 28 মেত সংশ্লিষ্ট বিভাগক নিষ্ঠা আৰু আন্তৰিকতাৰ দায়িত্ব পালন কৰি জিলাখনত সুচাৰুৰূপে ঈদ উদযাপনৰ বাবে আহান জনায়। জিলা আয়ুক্তই অসম গো সংৰক্ষণ আইন 2001ৰ বিধানসমূহৰ বিষয়ে সকলোকে অৱগত কৰি এই আইনৰ অধীনত যথাযথ অনুমতি পত্ৰ অবিহনে গো হত্যা, বিক্ৰী আৰু পৰিবহণত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। শ্ৰীদাহালে আজিৰ সভাত উপস্থিত থকা মছজিদ আৰু ঈদগাহসমূহৰ প্ৰতিনিধিসকলক নিজ নিজ সম্প্ৰদায়ক এই আইনৰ বিধানসমূহৰ বিষয়ে অৱগত কৰিবলৈ আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ আহান জনায়। তেওঁ জিলা পশু চিকিৎসা বিষয়াক প্ৰয়োজনীয় অনুযায়ী পৰিদৰ্শন আৰু প্ৰামাণিকৰণৰ দায়িত্ব পালন কৰিবলৈ আহান জনায়। জিলা আয়ুক্তগৰাকীয়ে লগতে স্বাস্থ্য বিভাগক ভিৰ থকা ঈদগাহসমূহত যিকোনো জৰুৰীকালীন চিকিৎসাৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ অধীনত PM ডিভাইন আঁচনিৰ জৰিয়তে 3D প্ৰিণ্টিং COE টেক চিটি গুৱাহাটীয়ে শিক্ষাবিদ আৰু উদ্যোগীসকলৰ সৈতে মিলিত হৈ 3D প্ৰিণ্টিঙকে ধৰি উদ্যোগ 4.0ৰ বিভিন্ন প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু প্ৰচাৰ কৰিছে। ইয়াৰ ভিতৰত ডিজিটেল আৰ্হি আৰু 3D প্ৰিণ্টিঙৰ জৰিয়তে স্বাস্থ্যখণ্ডত, বিশেষকৈ দন্ত চিকিৎসাত বিশেষ অগ্ৰগতি লাভ কৰিছে। শেহতীয়াকৈ কৃত্ৰিম দাঁত ব্যৱহাৰকাৰীসকলৰ ক্ষেত্ৰত এই ব্যৱস্থা যথেষ্ট ফলপ্ৰসূ হোৱা পৰিলক্ষিত হৈছে। এমট্ৰনৰ সহযোগত 3D প্ৰিণ্টিং চেণ্টাৰ অব এক্সেলেন্স আৰু এইমছ গুৱাহাটী NHAK কোহিমাৰ জৰিয়তে উত্তৰ পূব ভাৰতৰ দন্ত চিকিৎসকসকলে 3D প্ৰিণ্টিং সন্দৰ্ভত যোৱা 18 মেৰ পৰা অনুষ্ঠিত এখন কৰ্মশালাত যোগদান কৰে। এই কৰ্মশালাৰ আজি সামৰণি পৰিছে। কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ বৈঠক জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ সভাপতিত্বত আজি অনুষ্ঠিত হয়। বৈঠকত শিশু কল্যাণ সমিতি আৰু কিশোৰ ন্যায় পৰিষদৰ কাৰ্যকলাপৰ জৰিয়তে অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। শিশু কল্যাণ আৰু সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। আইনসন্মত দত্তক গ্ৰহণ প্ৰক্ৰিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ লগতে অনাথ, অসহায় আৰু যত্নৰ প্ৰয়োজন হোৱা শিশুসকলৰ সুৰক্ষা, উন্নত ভৱিষ্যত নিশ্চিত কৰাৰ বাবে দত্তক গ্ৰহণ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বৈঠকত উল্লেখ কৰা হয়। বিশ্বনাথ জিলাৰ হেলেম ৰাজচক্ৰৰ অন্তৰ্গত ডাঠকলাত আজি সেনা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, দুৰ্যোগ সঁহাৰি বাহিনীৰ 2 বেটেলিয়ন আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ সহযোগত বান সাহায্য সঁহাৰি অনুশীলন সম্পন্ন কৰা হয়। আন্তঃবিভাগীয় সমন্বয় শক্তিশালী কৰা, দুৰ্যোগৰ প্ৰাৰম্ভিক প্ৰস্তুতি তথা বাৰিষাৰ সময়ত কাৰ্যকৰী বান ব্যৱস্থাপনাৰ বাবে যুটীয়া সঁহাৰি ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে এই অনুশীলনৰ আয়োজন কৰা হয়।
2: আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 21 মেৰ দিনা এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচাপাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চাহ বোৰ্ডৰ উদ্যোগত আৰু যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত এই দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ভাষণ দি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাই কয় যে প্ৰযুক্তি আৰু মানসম্পন্ন সঁজুলিৰ যথাযথ প্ৰয়োগৰ জৰিয়তে চাহ খেতিৰ উত্তৰণ ঘটোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেওঁ কয় যে অতি পুৰণি সংগঠিত কৃষিখণ্ড হিচাপে চাহ খেতিয়ে আৰ্থ সামাজিক অৱস্থা আগবঢ়াই নিয়াৰ উপৰি বিদেশী মুদ্ৰা উপাৰ্জন তথা অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰতো প্ৰভূত বৰঙণি আগবঢ়াইছে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি সমাদৃত অসমৰ চাহত ৰাজ্যখনৰ মাটি, বৰষুণ, পৰিশ্ৰম আৰু ঐতিহ্যৰ সুবাস আছে। বিশ্ব চাহ মানচিত্ৰত অসম শক্তিশালী অংশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া চাহ বাগিচা, লাখ লাখ শ্ৰমিকৰ অক্লান্ত শ্ৰম আৰু দুটা শতিকাজোৰা ঐতিহ্যই অসমৰ চাহক বিশ্বজুৰি অনন্য সোৱাদ আৰু সন্মান দিছে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি চলি থকা জন ভাগিদাৰী অভিযানৰ অংশ হিচাপে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বৰথলৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই শিবিৰত বৰ্ধন আৰু ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱৰ ভালেসংখ্যক লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। স্বাস্থ্যকৰ্মীৰ দলে ৰোগীসকলক প্ৰয়োজনীয় চিকিৎসা পৰামৰ্শ প্ৰদানৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে। স্বাস্থ্য পৰীক্ষাৰ সমান্তৰালভাৱে যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ তথা কুষ্ঠৰোগ নিবাৰণ কোষৰ উদ্যোগত বিশেষ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত 39 নম্বৰ উত্তৰ বালিগাঁও পৰ্বতীয়া গাঁও পঞ্চায়তৰ আপাৰ দেউৰী গাঁৱত জন ভাগিদাৰী অভিযানৰ লগত সংগতি ৰাখি জন শুনানী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূবৰ পাৰ্বত্য অঞ্চলসমূহত তৈল খেজুৰৰ খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে কৌশলগত ব্যৱস্থা গ্ৰহণ তথা বনস্পতি তেলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ 176 সংখ্যক জয়ন্তী উপলক্ষে আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ নন্দিতা বৰ্মনে তেওঁৰ ভাষণত অসমীয়া সমাজলৈ আনন্দৰাম বৰুৱাৰ অৱদানৰ কথা সোঁৱৰি ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হবলৈ আহান জনায়। নলবাৰীৰ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই পূৰ্বৰ দৰে এইবাৰো ৰাজ্যৰ দুগৰাকী সংস্কৃত পণ্ডিতলৈ সন্মান আগবঢ়াইছে। এই অনুসৰি সংস্কৃত পণ্ডিত ডঃ মুকুন্দ কাম শৰ্মালৈ ন্যায় শিৰোমণি আৰু ডঃ ৰাজেন্দ্ৰনাথ শৰ্মালৈ মীমাংসা কেশৰী উপাধি আগবঢ়োৱা হৈছে। অহা 24 মে'ত নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হবলগীয়া সভাৰ ত্ৰিবাৰ্ষিক অধিৱেশনত দুয়োগৰাকী পণ্ডিতক এই সন্মান প্ৰদান কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হবলগীয়া এখন খেলত গুজৰাট টাইটান্স চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ 24 গৰাকী বিধায়ককে ধৰি 126 গৰাকী বিধায়কৰ শপত গ্ৰহণ, নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শুভেচ্ছা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা। বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আজি অসমতো বিভিন্ন কাৰ্যসূচী আৰু IPL ক্ৰিকেট প্ৰতিযোগিতা।
3: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই ফৰহত নাজ। भारत और इटली ने व्यापार, निवेश और आपूर्ति श्रृंखला की मजबूती के लिए भारत मध्य पूर्व यूरोप आर्थिक गलियारे को और विकसित करने पर सहमति जताई। एक संयुक्त बयान में प्रधानमंत्री नरेंद्र मोदी और इटली की प्रधानमंत्री जॉर्जिया मेलोनी ने इस गलियारे पर सहयोग करने की प्रतिबद्धता दोहराई। उन्होंने कहा कि वैश्विक व्यापार, संपर्क और समृद्धि को बढ़ावा देने में इस गलियारे में महत्वपूर्ण क्षमता है। प्रधानमंत्री मोदी ने बताया कि दोनों देशों के बीच भावी साझेदारी को और सशक्त बनाने के लिए विस्तृत चर्चा की गई।
4: भारत इटली ज्वाइंट स्ट्रेटेजिक एक्शन प्लान 2025-2029 हमारी साझेदारी को एक प्रैक्टिकल और फ्यूचरिस्टिक ढांचा प्रदान करता है। हम इस पर समयबद्ध तरीके से आगे बढ़ रहे हैं। हमारे साझा प्रयासों में द्विपक्षीय व्यापार 20 बिलियन यूरो के लक्ष्य की ओर तेजी से बढ़ रहा है।
3: इटली की प्रधानमंत्री मेलोनी ने कहा कि दोनों देश इस गलियारे के विकास का मजबूती से समर्थन करते हैं। इस बीच प्रधानमंत्री नरेंद्र मोदी पांच देशों संयुक्त अरब अमीरात, नीदरलैंड, स्वीडन, नॉर्वे और इटली की सफल यात्रा के बाद स्वदेश लौट आए हैं। वाणिज्य और उद्योग मंत्री पीयूष गोयल ने कहा है कि दुनिया भारत को एक भरोसेमंद साझेदार के रूप में देख रही है। प्रधानमंत्री की पांच देशों की यात्रा के बारे में आज नई दिल्ली में श्री गोयल ने कहा कि इस यात्रा से समाज के हर वर्ग को लाभ मिलेगा। उन्होंने बताया कि इस दौरान 57 महत्वपूर्ण समझौतों पर हस्ताक्षर किए गए। कृषि और किसान कल्याण मंत्री शिवराज सिंह चौहान ने कहा है कि भारत ने कृषि उत्पादन बढ़ाकर खाद्य सुरक्षा को मजबूत करके और लाखों किसानों के जीवन में सकारात्मक बदलाव लाकर विश्व के सामने एक नया आदर्श प्रस्तुत किया है। प्रधानमंत्री नरेंद्र मोदी को रोम में खाद्य और कृषि संगठन के एग्रीकोला मेडल से सम्मानित किए जाने पर प्रसन्नता व्यक्त करते हुए श्री चौहान ने कहा कि ये सम्मान नए भारत की बढ़ती प्रतिष्ठा का प्रतीक है। रक्षा मंत्री राजनाथ सिंह और दक्षिण कोरिया के देशभक्त और वयोवृद्ध मामलों के मंत्री कुओन ओह यूल ने आज सियोल में भारतीय समर स्मारक का संयुक्त रूप से उद्घाटन किया। इस अवसर पर रक्षा मंत्री ने कोरियाई प्रायद्वीप पर शांति और मानवीय सहायता के लिए भारत के योगदान की अमिट विरासत का उल्लेख किया। रेल मंत्री अश्विनी वैष्णव ने आज नई दिल्ली में उच्च स्तरीय सुरक्षा समीक्षा बैठक की। बैठक में रेलगाड़ियों में हाल की आग की कई घटनाओं में असामाजिक तत्वों के शामिल होने की जानकारी दी गई। मंत्रालय ने कहा कि ऐसी घटनाओं को गंभीरता से लिया गया है और रेलवे सुरक्षा बल इनकी जांच कर रहा है। बैठक में खुफिया जानकारी जुटाने की व्यवस्था को मजबूत करने पर विशेष जोर दिया गया। सरकार ने कहा है कि देश में कच्चे तेल, पेट्रोल, डीजल, प्राकृतिक गैस और एलपीजी का पर्याप्त भंडार है। नई दिल्ली में पश्चिम एशिया की स्थिति पर आज पेट्रोलियम और प्राकृतिक गैस मंत्रालय की संयुक्त सचिव सुजाता शर्मा ने कहा कि आपूर्ति स्थिर बनी हुई है और सभी पेट्रोल पंपों पर उपलब्धता सुनिश्चित की जा रही है।
5: हमारी रिफाइनरीज ऑप्टिमम कैपेसिटी पर ऑपरेट कर रही हैं ताकि जो देश की डिमांड है उसको मीट किया जा सके। इसके अलावा रिफाइनरीज में एलपीजी प्रोडक्शन को रैंप अप किया गया है और लगभग 46 से 47 हजार टन एलपीजी देश की रिफाइनरीज में बनाई जा रही है।
3: पतन पोत परिवहन और जलमार्ग मंत्रालय के अपर सचिव मुकेश मंगल ने कहा कि वे नाविकों की सुरक्षा और सुचारू समुद्री परिचालन के लिए विदेश मंत्रालय, भारतीय मिशनों और समुद्री क्षेत्र से जुड़े हितधारकों के साथ लगातार समन्वय बनाए हुए हैं। विदेश मंत्री डॉ सुब्रमण्यम जयशंकर ने इस वर्ष की कैलाश मानसरोवर यात्रा के यात्रियों का चयन करने के लिए कंप्यूटर से ड्रॉ निकाला। ये यात्रा जून में शुरू होकर अगस्त में संपन्न होगी। विदेश मंत्रालय ने कहा है कि निष्पक्ष और पारदर्शी कंप्यूटर आधारित चयन प्रक्रिया के माध्यम से 1000 यात्रियों का चयन किया गया है। ये यात्री लिपुलेक और नाथुला दर्रों के जरिए 20 जत्थों में रवाना होंगे। भारत ने सीमा पार आतंकवाद सहित सभी प्रकार के आतंकवाद से निपटने के लिए एकजुट वैश्विक प्रयासों का आह्वान किया है। नई दिल्ली में आज 11वीं वार्षिक ब्रिक्स आतंकरोधी कार्यसमूह की बैठक में विदेश मंत्रालय में पश्चिमी मामलों के सचिव सीबी जॉर्ज ने आतंकियों को पनाह देने और समर्थन करने वालों को जवाबदेह ठहराने की आवश्यकता पर बल दिया। चौथा भारत अफ्रीका फोरम शिखर सम्मेलन अफ्रीका के कुछ हिस्सों में बिगड़ती स्वास्थ्य स्थिति को देखते हुए स्थगित कर दिया गया है। ये सम्मेलन 28 से 31 मई तक नई दिल्ली में होना था। आईपीएल क्रिकेट में अहमदाबाद में चेन्नई सुपर किंग्स ने गुजरात टाइटंस के साथ मुकाबले में टॉस जीतकर गेंदबाजी का फैसला किया है। गुजरात पहले ही प्लेऑफ में पहुंच चुकी है। इसके साथ ही यह समाचार बुलेटिन समाप्त हुआ।
6: This is Akashwani, the news read by Anuja Kumar. The government today reassured that India has sufficient supplies of crude, petrol, diesel, natural gas and LPG, with refineries operating at optimum capacity to meet the demand. LPG production has been ramped up and every day around 46 to 47,000 tons of LPG are produced in refineries. Addressing an interministerial briefing in New Delhi on the West Asia situation, Joint Secretary in the Ministry of Petroleum and Natural Gas, Sujata Sharma said that supply remains stable and steps are being taken to ensure availability across all petrol pumps. Additional Secretary in the Ministry of Ports, Shipping and Waterways, Mukesh Mangal said, they are continuously coordinating with the Ministry of External Affairs, Indian Missions and maritime stakeholders to ensure the safety of seafarers and smooth maritime operations. Commerce and Industry Minister Piyush Goyal today said that India and the United States are working as natural partners and complement each other across sectors, including technology innovation, high precision defense, digital data centers, quantum computing, and medical devices. Addressing the annual leadership summit of the American Chamber of Commerce in New Delhi, Mr. Goyal said the partnership between the two countries is strengthened by mutual trust and shared economic interests.
7: America and India truly are working as natural partners. We complement each other. America is looking for a trusted partner. I think India has proven track record over decades of truly working as a country, as a set of businesses here who respect the intellectual property of foreign companies, who can be trusted to deliver high quality on time. There's a large pool of talent available for all of you. And in some sense, these are two economies which totally complement each other.
6: Union Railway Minister Ashwini Vaishnaw today held a high-level security review meeting in New Delhi with field officers. During the meeting, it was noted that preliminary investigations into several recent fire incidents in the trains have revealed the involvement of anti-social elements. The ministry said that such incidents has been taken up seriously and the Railway Protection Force is actively probing them. The discussions during the security review meeting focused on strengthening intelligence gathering mechanisms from the field through an improved reporting system. India has called for united global efforts to combat terrorism in all its forms, including cross-border terror. Addressing the 11th annual BRICS Counter-Terrorism Working Group meeting in New Delhi today, Ministry of External Affairs Secretary West C.B. George stressed the need to hold accountable those sheltering and supporting terrorism. He called for zero tolerance against terrorism and stronger international cooperation to tackle terror financing, radicalization, and misuse of emerging technologies by terrorist groups. The 4th India-Africa Forum Summit, which was scheduled to be held from 28th to 31st of May in New Delhi, has been postponed in view of the evolving health situation in parts of Africa. External Affairs Ministry said in a statement that consultations were held between India, Chairperson of the African Union and the African Union Commission. In Uttarakhand, 5 people, including 2 women, were killed today after a vehicle plunged into a deep gorge near Dhaila village on the Santorium Ratighat bypass road in Bhavali area of Nainital district. Teams from the local police and the state disaster response force recovered all the bodies from the gorge. Police are investigating the cause of the accident. External Affairs Minister Dr. S. Jayashankar conducted the computerized draw for selection of yatris for the Kailash Mansarovar Yatra 2026. The 2026 edition of the Yatra will commence in June and conclude in August. External Affairs Ministry said in a statement that a total of 1,000 yatris have been selected through a fair, computer-generated, random, gender-balanced selection process. Benchmark domestic equity indices ended on a negative note after a volatile trade today. The Sensex declined 135 points to close at 75,183, while the Nifty dipped marginally by 4 points to settle at 23,655. And that is the end of this news bulletin.
0: বাতৰি সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অভিনন্দন জ্ঞাপন কৰিছে, ভাৰতে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ঐক্যবদ্ধ বিশ্বব্যাপী প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছে, বিশ্বই ভাৰতক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গণ্য কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে, কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিবেশন আজি দিছপুৰত অনুষ্ঠিত হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ 24গৰাকী বিধায়ককে ধৰি মুঠ 126গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্ত নেওগে শপত লয়। ইয়াৰ পাছত শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্য পৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আস্থা ব্যক্ত কৰে। উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত অধ্যক্ষগৰাকীয়ে কয় যে শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু জনসেৱাৰ প্ৰতি থকা অটল দায়বদ্ধতাই বিধানসভাৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰাক শক্তিশালী কৰিব। ভাৰতে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ঐক্যবদ্ধ বিশ্বব্যাপী প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত হোৱা ব্ৰিক্সৰ 11ম বাৰ্ষিক সন্ত্ৰাসবাদ বিৰোধী কৰ্মগোটৰ বৈঠকত ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব চি বি জৰ্জে সন্ত্ৰাসবাদক সমৰ্থন কৰা আৰু আশ্ৰয় দিয়াসকলক জবাবদিহি কৰাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে গুৰুত্ব আৰোপ কৰে। সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ সম্পৰ্কে হোৱা উদ্বেগ প্ৰকাশ কৰি তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল হবলৈ আৰু সন্ত্ৰাসবাদক বিত্তীয় সাহায্য আগবঢ়োৱাত বাধা আৰোপ কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰি তুলিবলৈও আহ্বান জনায়। ইয়াৰ লগতে ব্ৰিক্সৰ সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা স্থায়ী, সৰ্বাত্মক আৰু ফলপ্ৰসূ কৰি তুলিবলৈ শ্ৰীজৰ্জে আহ্বান জনায়। বিশ্বই ভাৰতক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গণ্য কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণ সন্দৰ্ভত নতুন দিল্লীত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি শ্ৰীগোৱেলে কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে সমাজৰ প্ৰতিটো শ্ৰেণীক সুবিধাৰ নিশ্চয়তা প্ৰদান কৰিব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণে বিশ্বৰ মঞ্চত ভাৰতক শক্তিশালীৰূপে প্ৰতিষ্ঠিত কৰে। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতত 7,500 কোটিৰ পৰা 10,000 কোটি টকা পৰ্যন্ত বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতিকে ধৰি আৰব আমিৰি ৰাষ্ট্ৰৰ সৈতে প্ৰায় 57খন চুক্তি স্বাক্ষৰিত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অপমানজনক মন্তব্যৰ বাবেও শ্ৰীগোৱেলে ক্ষোভ প্ৰকাশ কৰে। চতুৰ্থ ভাৰত আফ্ৰিকা শীৰ্ষ সন্মিলন আফ্ৰিকাৰ কোনো কোনো অঞ্চলত দেখা দিয়া স্বাস্থ্যজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্থগিত কৰা হৈছে। অহা 28ৰ পৰা 31 মেলৈ এই সন্মিলন নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ কথা আছিল। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতত আফ্ৰিকান সংঘৰ অধ্যক্ষ আৰু আফ্ৰিকান সংঘ আয়োগৰ মাজত হোৱা পৰ্যালোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। শীৰ্ষ সন্মিলন আৰু ইয়াৰ লগত জড়িত অন্যান্য বৈঠকৰ নতুন তাৰিখ পাৰস্পৰিক পৰামৰ্শ অনুসৰি ঠিৰাং কৰা হ'ব আৰু উচিত সময়ত এই বিষয়ে প্ৰকাশ কৰা হ'ব। ভাৰতে আফ্ৰিকাৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে স্বাস্থ্যজনিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি প্ৰকাশ কৰে। ভাৰত আৰু আফ্ৰিকাই দেশ দুখনৰ মাজৰ শান্তি, সমৃদ্ধি, উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি থকা পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত নিৰ্ধাৰিত দীৰ্ঘদিনীয়া অংশীদাৰিত্বৰ বিষয়েও দোহাৰে। চৰকাৰে দেশত খাৰুৱা তেল, পেট্ৰল, ডিজেল, প্ৰাকৃতিক গেছ আৰু ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু শোধনাগাৰসমূহে চাহিদা পূৰণৰ বাবে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি পুনৰ দোহাৰে। ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰা হৈছে আৰু শোধনাগাৰসমূহত প্ৰতিদিনে 26,000 পৰা 47,000 টন ৰন্ধন গেছ উৎপাদন কৰা হৈছে। নতুন দিল্লীত পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত অনুষ্ঠিত আন্ত মন্ত্ৰালয়ৰ বৈঠকত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে যোগান স্থিৰ হৈ আছে। পেট্ৰল পাম্পসমূহত পেট্ৰলৰ উপলভ্যতা ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰন্ধন গেছো পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু বিগত 3টা দিনত 1,34,00,000 ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰা হৈছে। ইপিনে 1 মেৰ পৰা এতিয়ালৈকে 1,32,000 টন বাণিজ্যিক চিলিণ্ডাৰৰ যোগান ধৰা হৈছে। কেন্দ্রীয় রেলমন্ত্রী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত আজি এখন উচ্চ পর্যায়ের নিরাপত্তা পর্যালোচনা বৈঠকত অংশগ্রহণ করে। শেহতীয়াকৈ রেলত সংঘটিত কেইবাটাও অগ্নিকাণ্ডৰ প্রারম্ভিক তদন্তত পোহৰলৈ অহা অসামাজিক উপাদান জড়িত থকার কথা বৈঠকত আলোচনা করা হয়। মন্ত্রালয়ে কয় যে এই পরিঘটনাসমূহ গুরুত্ব সহকারে লওয়া হৈছে আৰু ৰেল সুৰক্ষা বাহিনীয়ে সক্রিয়ভাৱে তদন্ত আৰম্ভ কৰিছে। পর্যালোচনা বৈঠকত হোৱা আলোচনাত প্রতিবেদনের জৰিয়তে ক্ষেত্রসমূহৰ পৰা গোপন তথ্য সংগ্ৰহৰ ব্যৱস্থা শক্তিশালী কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে। প্রযুক্তিচালিত সুরক্ষা ব্যবস্থা বৃদ্ধি, সমগ্র রেলওয়ে নেটওয়ার্কত সিসিটিভি সংস্থাপন আর কার্যকরী সুরক্ষা উন্নীত করার উপরও গুরুত্ব আরোপ করা হয়। বৈঠকত সাইবার সুরক্ষা শক্তিশালী করা, কৃত্রিম বুদ্ধিমত্তা ভিত্তিক শক্তিশালী নিরীক্ষণ ব্যবস্থা স্থাপনের সন্দর্ভত বৈঠকত আলোকপাত করা হয়। মাউণ্ট এভাৰেষ্টৰ শিখৰত সফলতাৰে উপনীত হোৱা 274গৰাকী পৰ্বতাৰোহীৰ ভিতৰত 3জন ভাৰতীয় পৰ্বতাৰোহীয়ে এদিনতে সৰ্বাধিক আৰোহণৰ নতুন অভিলেখ কৰে। বিশ্ব অভিলেখ গঢ়া দলটোত থকা ভাৰতীয় 3গৰাকী পৰ্বতাৰোহী হ'ল তুলসী ৰেড্ডী পালনপুৰী, সন্দীপ আৰে আৰু অজয় পাল সিং ধালিৱাল। এই বছৰৰ প্ৰথম ভাগত নেপালৰ কামি ৰীতা শ্বেৰ্পাই 32 পাৰৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি নিজৰ অভিলেখ ভংগ কৰিছিল। একেদৰে নেপালৰ লগপা শ্বেৰ্পাই 11 বাৰ একেলগে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলোধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় তামতা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ চাংলা জিলাত আজি দুটা পৃথক কয়লা খনি দুৰ্ঘটনাত 2জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰথম দুৰ্ঘটনাটো আখোৱাল কয়লা খনিত আৰু দ্বিতীয়টো ছাপাৰমাষ্টি এলেকাত সংঘটিত হয়। উদ্ধাৰকাৰী দল, স্থানীয় লোক আৰু সহকৰ্মী শ্ৰমিকসকলে আবদ্ধ হৈ থকা শ্ৰমিককেইজনক উদ্ধাৰ কৰে। পাকিস্তানৰ কয়লা খনিসমূহত সঠিক নিৰাপত্তা ব্যৱস্থাৰ অভাৱ সম্পৰ্কে স্থানীয় বাসিন্দা আৰু শ্ৰমিক সংগঠনসমূহে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক তৎকালে এনে ঘটনাৰ সমাধান কৰাৰ বাবে আহ্বান জনায়। আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দক্ষিণ কোৰিয়াৰ পৰিক্ৰমা মন্ত্ৰী কুৱন অহ ইউলে আজি যুটীয়াভাৱে ছিউলৰ ইমজিঙাক পাৰ্কত ভাৰতীয় যুদ্ধ স্মাৰক উদ্বোধন কৰে। কোৰিয়ান যুদ্ধৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে স্মাৰক অনুষ্ঠানৰ অংশ হিচাপে এই স্মাৰকটো যুদ্ধৰ সময়ত ভাৰতীয় সেনা আৰু ভাৰতৰ প্ৰতিৰক্ষা বাহিনী 60 পেৰাফিল্ড এম্বুলেন্সৰ দ্বাৰা প্ৰদান কৰা সাহস, ত্যাগ আৰু মানৱীয় সেৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে নিৰ্মাণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কোৰিয়ান উপদ্বীপত শান্তি আৰু মানৱীয় সহায়ৰ ক্ষেত্ৰত ভাৰতৰ অৱদানৰ স্থায়ী উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অভিনন্দন জ্ঞাপন কৰিছে। বিশ্বই ভাৰতক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গণ্য কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে আৰু আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
8: বাতৰিৰ পিছতেই উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰা হৈছে লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী মনালিছা দাস, অনুষ্ঠানৰ আঁত ধৰিছে ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি ফেচবুকযোগে পোনপটীয়াকৈ সম্প্ৰচাৰৰ দায়িত্বত আছে ৰোচেং গগৈ। প্রিয় শ্রোতা, আমি এটা পুনে পুনে গৈছো হেল্লো যুবাণীর মজিয়ালে।
9: সময় এতিয়া 7:20 অবধারিতভাবে আরম্ভ করেছে আপনার প্রত্যাশিত লাইভ ফোন ইন অনুষ্ঠান হেল্লো যুবাণী। প্রিয় শ্রোতা, আমার বিশেষ অনুষ্ঠানটি আপনাদের রেডিও সেটত পুনপুটি সম্প্রচার করার উপরে আমার ফেসবুক পেজ AIR গুয়াহাটী যোগে লাইভ সম্প্রচার আপনাদের চাবলে পাব। যখন শ্রোতায় রেডিও যোগে আমাক পুনপটিয়াকৈ শুনি আছে সেই সকল শ্রোতার বাবে আমি দুটাকৈ ফোন নম্বর ইতিমধ্যে মুকলি করে দিছো। এই দুটা ফোন নম্বর জড়িয়ে আমার অতিথিগুলির সঙ্গে আপনাদের পুনপটিয়াকৈ কথা পাতিব পারিব। মই ফোন নম্বর দুটা আপনাদের এই মুহূর্তে জানাই দিব বিচাৰিছো। 0361-266-2325 আনটো নম্বর হৈছে 9435405223। এই নম্বর দুটার জড়িয়ে আপনাদের অতিথিগুলির সঙ্গে পুনপটিয়াকৈ কথা পাতিব পারিব। আজি ডিউটির মোট দায়িত্বত আছে শীর্ষা ফুকন, তুলিকা দেবী, নিয়ন্ত্রণ কক্ষত আমার সহায় করেছে অপূর্ব কৃষ্ণ বুড়াগোহাঁই, লস্মিতা শইকীয়া, ফটিক চন্দ্র বর্মন আর অমলেশ কলিতা। অনুষ্ঠানটির প্রযোজনা ইন্দ্রজিৎ দাসর আর সমান্তরালক ফেসবুক লাইভত আমার সহায় করেছে রুসেং গগৈ। আমি সকলকে আন্তরিক আদরণি জানাইছো অনুষ্ঠানের মাজলে। প্রিয় শ্রোতা, মই ভাস্কর। আমি আজির অতিথিগুলির অকনমান চিনাকি এটা আপনাদের দিব বিচাৰিছো। আজি অতিথিগুলি প্রথমে আকাশবাণী গুৱাহাটীৰ এগৰাকী স্বীকৃতিপ্রাপ্ত কণ্ঠশিল্পী হওয়ার বিগত বহুকেইটা বছর ধরে সংগীতের সঙ্গে খুব নিবিড়ভাবে জড়িত হয়ে আছে। বিশেষ শাস্ত্রীয় সংগীতের সঙ্গে বিশেষভাবে জড়িত হয়ে আছে আর শাস্ত্রীয় সংগীতের অহরহ সাধনা করে আছে। তারবাবে শাস্ত্রীয় সংগীতের সঙ্গে জড়িত হয়ে কেনে ধরনের দক্ষতা অর্জন করেছে বা এই মুহূর্তলৈকে কি ধরনের শাস্ত্রীয় সংগীতক সাধনা করে আছে সেই সন্দর্ভত বিস্তৃত রূপত আমি এই অনুষ্ঠানটির সঙ্গে আজি কথা পাতিম আমার অতিথিগুলির সঙ্গে। মই মূলত চিনাকি করে দিছো আমার সঙ্গে উপস্থিত আছে আজির অতিথি মনালিসা দাস। বাইদেউ, আন্তরিক আদরণি জানাইছো অনুষ্ঠানের মাজলে। মই এটা চিনাকি করে দিব বিচাৰিছো, গীতারত আজি আমাক সহায় করেছে শশাঙ্ক দীপ গগৈ। শশাঙ্ক, তোমাক আদরণি জানাইছো। প্রথমে কেনে আছে?
10: খুব ভাল, খুব ভাল লাগিছে। আজি মানে ইমান সন্মানীয় এখন মঞ্চ হয় অল ইন্ডিয়া রেডিও। মই বহুত আগৰ পৰাই জড়িত হৈ আছো, মানে যুৱবাণীটো গাইছিলো 2014ৰ পৰা মই জড়িত হৈ আছো অল ইন্ডিয়া রেডিওৰ লগত। আৰু আজি মানে বহুত বছৰ পিছত এনেকে এটা ইন্টাৰভিউৰ কাৰণে আহা, খুব ভাল লাগিছে।
9: আমি অনুষ্ঠানটির জড়িয়ে আপনার গান শুনার চেষ্টা করি, তার সমান্তরভাবে আপনার গীতর পৃথিবী আপনার যে দক্ষতা সেই দক্ষতার বিষয়ে আমি শ্রোতাসকল জানার চেষ্টা করি। প্রথমেই আপনার পর জানিব বিচাৰিছো যে সংগীত আর আপনি বহু বছর ধরে এই সংগীতের সঙ্গে আপনি জড়িত হয়ে আছে, এটিও আপনি সংগীত সাধনা করে আছে, অকণমান সেই যাত্রাটোর বিষয়ে কোকসুন, কেনেকৈ আরম্ভ হয়েছিল, কেনে ধরনের আরম্ভ করেছিল, অকণমান সেই বিষয়ে কোক।
10: প্রথমতে মই মোৰ আমাৰ শ্ৰোতাসকলক প্ৰণাম জনাইছো আৰু কলমকৈ হলেও অসমীয়া নববৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোলৈকে। আৰু মোৰ সংগীতৰ যাত্ৰাৰ বিষয়ে সুধিছে আপুনি, তো মই স্কুলত থকা সময়ৰ পৰাই মানে শিকিছিলোঁ গান, আৰু মোৰ মাৰ খুব ইণ্টাৰেষ্ট আছিলে, মানে মোৰ ইমান নাছিলে, সৰুতে শুনি ভাল পাইছিলোঁ কিন্তু শিকিবলৈ ইমান ইণ্টাৰেষ্ট নাছিলে। কিন্তু মই মানে নাম লগাই দিয়াৰ কাৰণে মই শিকিলোঁ, আৰম্ভ কৰিলোঁ। তাৰপিছত লাহে লাহে মানে শিকোতে শিকোতে কম্পিটিশনবোৰ জইন কৰিলোঁ, কম্পিটিশনবিলাকত যেতিয়া মই প্ৰাইজ পাবলৈ ধৰিলোঁ, তেনেকে মানে অকণমান ইনস্পায়াৰ হ'লোঁ আৰু মানুহৰ পৰা অকণমান মটিভেশ্যনো পালোঁ মই। তেতিয়া নিজে নিজে মানে ইণ্টাৰেষ্টটো আহি গ'ল আৰু পিছত নিজেও বুজি পালোঁ ন সময়ৰ লগে লগে যে কিমানখিনি উপকাৰিতা আছে সংগীতৰ। অকল সংগীত মানে মনোৰঞ্জনৰ কাৰণেই নহয়, তাৰ বহুত উপকাৰিতা আছে যিবিলাক আমি পিছলৈকে বুজিব পাৰিছোঁ মানে যেতিয়া ডাঙৰ হৈছোঁ আৰু। তাৰপিছত তেনেকে তেনেকে মানে সংগীতটো এতিয়া মানে লাইফৰ এটা পাৰ্ট হৈ গৈছে আৰু, এনেকে চলি আছে আৰু।
9: সংগীতৰ সৈতে আপুনি যাত্ৰা কৰিছে, আপনার যাত্রাটা সুদৃঢ় হোক আমি শুভকামনা জানাইছো। বাইদেউ, আমি কথা পাতি যাম, যদি আৰম্ভণিটা গীত শুনিব পাৰো আপোনাৰ পৰা, অনুষ্ঠানটো খুব ধুনীয়া হ'ব।
10: যেনেকে আপুনি মোৰ পৰিচয়টো দিছে, মানে শাস্ত্ৰীয় সংগীতৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈছো। মই প্ৰথমতে অকণমান কৈ লৈছো, তাৰপিছত মই আৰম্ভ কৰিছো। তাৰমানে আগৰ পৰাই শিকিছিলোঁ সৰুৰ পৰাই। তাৰপিছত মই ইয়াতে বিবৰুৱা কলেজত মই পঢ়িছিলোঁ, তাতে মোৰ লিটাৰেচাৰত অনাৰ্ছ আছিলে ইংলিছত। তারপিছত মই কলকাতালৈ গ'লো। তাৰমানে কলকাতাত গৈ মই ষ্ট্ৰীমটো মোৰ চেঞ্জ হ'ল, মানে মিউজিকত তেতিয়া বহুত ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেল এইবিলাকতো মই বহুত মানে প্ৰাইজ পাইছিলোঁ। তেতিয়া মোৰ মানে কিটো শ্বিফ্ট হৈ গ'ল মানে ইণ্টাৰেষ্টটো, মানে ভাবিলোঁ মিউজিকতেই কৰোঁ আৰু। তাৰপিছত কোৰ্চটো মই ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিৰ পৰা হিন্দুস্তানী ক্লাছিকেল ভোকেল মিউজিকত কৰিলোঁ মাষ্টাৰ্চ। আৰু তাতে মোৰ গুৰুজী আছে কলকাতাত, মই গুৰুৰ ওচৰত তালিম লৈছোঁ ৰামপুৰ চেহেজপান ঘৰানাৰ। মোৰ গুৰুৰ নাম শ্ৰী শিশিৰ ঘোষ আৰু শ্ৰী শুভ ঘোষজী, তেওঁলোক কলকাতাতে থাকে। মই 9 বছৰ তেওঁলোকৰ ওচৰত তালিম লৈছোঁ। আৰু মই আজিৰ আমাৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব বিচাৰিছোঁ, যিহেতু মই শাস্ত্ৰীয় সংগীতৰ লগত জড়িত, মই ৰাগ যমন কল্যাণৰ ওপৰত এটি বন্দিশ গাই মানে আৰম্ভ কৰিবলৈ লৈছোঁ।
9: মই পুনৰবাৰ উল্লেখ কৰিছোঁ প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটোৰ যিসকলে ফেচবুক যোগে আমাক চাই আছে তেওঁলোকে মন্তব্য কৰিব পাৰিব আমি অনুষ্ঠানৰ মাজতে।

তেখেতসকলৰ মন্তব্য আমি পঢ়ি শুনাৰ চেষ্টা কৰিম। আৰু যিসকলে ৰেডিঅ' যোগে আমাক শুনি আছে তেওঁলোকৰ বাবে দুটাকৈ ফোন নম্বৰ ইতিমধ্যে মুকলি কৰি দিছোঁ, তেওঁলোকে নম্বৰ দুটাৰ জৰিয়তে আমাৰ অতিথিগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। আমি পোনে পোনে এই মুহূৰ্তত বাইদেউৰ গীতৰ মাজলৈ

0: যিমান দূৰলৈকে অনুধাৱন কৰিব পাৰিছোঁ গীতিৰ জৰিয়তে দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু ইমান সুন্দৰ সন্ধিয়া সময়খিনি আৰু তাতে এই গীতটিয়ে সেই সন্ধিয়াৰ সময়খিনি আৰু গাম্ভীৰ্যপূৰ্ণ কৰি তুলিছে। আৰু আমি শুনিবলৈ পাই অত্যন্ত ভাগ্যৱান, এই সময়খিনি আচলতে খুব সুন্দৰ হৈ উঠিছে, খুব গাম্ভীৰ্যপূৰ্ণ হৈ উঠিছে। আৰু মই আশা কৰিছোঁ যিসকল শ্ৰোতাই যিসকল দৰ্শকে আমাৰ অনুষ্ঠান চাই আছে তেওঁলোকে হয়তো সন্ধিয়াৰ সময়খিনি খুব সুন্দৰকৈ অনুধাৱন কৰিছে, আপোনালোকে খুব সুন্দৰকৈ আমাৰ অনুষ্ঠান উপভোগ কৰিছে। বাইদেউ, শাস্ত্ৰীয় সংগীত আমি যিমান দূৰলৈকে জানো সংগীতৰ ব্যাকৰণ যিবিলাক কোৱা হয়, অকণমান সেই বিষয়ে কওকচোন, আপুনি কেনেকৈ আকৰ্ষিত হ'ল শাস্ত্ৰীয় সংগীতৰ প্ৰতি, বা শাস্ত্ৰীয় সংগীতেই কিয়, সেই বিষয়ে অকণমান কওকচোন।
1: প্ৰথমতে মই অকল শাস্ত্ৰীয় সংগীত বুলি নহয়, মই অন্যান্য গানসমূহৰো মানে চৰ্চা কৰিছোঁ। আৰু আগতে মই শাস্ত্ৰীয় সংগীত মানে ইমান ইনভলভ হোৱা নাছিলোঁ ওতঃপ্ৰোতভাৱে। মই আগতে ৰেডিঅ'টো গাইছিলোঁ, আধুনিক মানে যুৱবাণীৰ, আপুনি গম পাই চাগে। আধুনিক গীত গাইছিলোঁ, লগতে মানে শাস্ত্ৰীয় সংগীতটো মই সৰুৰ পৰা শিকিছিলোঁ। কিন্তু কলকাতা যোৱাৰ পিছত তাতে মানে শাস্ত্ৰীয় সংগীতৰ যি পৰিৱেশটো মই দেখিবলৈ পালোঁ, সেইটোৱে মোক বহুত ইনস্পায়াৰ কৰিছিলে। আৰু মই এই কথাখিনি জানিব পাৰিছিলোঁ বা বুজিব পাৰিছিলোঁ যে শাস্ত্ৰীয় সংগীতটো মূল, তাৰমানে সংগীতৰ যিকোনো ধৰণৰ বা যিকোনো জনৰাৰ গান গাবলৈ গ'লে মানে আপোনাৰ যদি শাস্ত্ৰীয় সংগীতৰ নলেজটো থাকে তেতিয়াহ'লে আপোনাৰ মানে বস্তুবোৰ সহজ হৈ যায় মানে। আৰু সকলো ধৰণৰ সংগীত যি মানে আপুনি চৰ্চা কৰাটো দৰকাৰ, মানে আমাৰ যেনেকুৱা অসমত আছে বিভিন্ন ধৰণৰ জ্যোতি সংগীত, বিষ্ণু সংগীত, ভূপেন্দ্ৰ সংগীত, জিকিৰ আছে, লোকগীত আছে, তে এই সকলোবোৰ চৰ্চা কৰিবতো লাগিবই। কিন্তু মানে শাস্ত্ৰীয় সংগীতৰ যদি নলেজটো থাকে বা আপুনি যদি শিকিছে শাস্ত্ৰীয় সংগীত তেতিয়াহ'লে সকলো ধৰণৰ গান গাবলৈ মানে সুবিধা হয় আৰু সহজ হৈ যায়। আৰু শাস্ত্ৰীয় সংগীতটো যেনেকৈ আপুনি ক'লে ব্যাকৰণ, মানে ভাষা শিকিবলৈ গ'লে যেনেকৈ ব্যাকৰণ আগতে শিকিব লাগিব, সংগীত শিকিব গ'লে শাস্ত্ৰীয় সংগীতটো শিকিব লাগিব, মানে শিকিলে বহুত সুবিধা হ'ব।
0: আচলতে সংগীতৰ যিডাল বৃক্ষ বুলি আমি ধৰি ল'লোঁ, সেই বৃক্ষডালৰ শিপাডাল যদি আমি শাস্ত্ৰীয় সংগীত বুলি ধৰোঁ তেতিয়াহ'লে আমি সেই শিপাডাল যদি মজবুত হয় তেতিয়াহ'লে গছজোপা আগুৱাই যোৱাত সুবিধা হয়,
1: ফাউণ্ডেশ্যন
0: হয় হয়। আচলতে শাস্ত্ৰীয় সংগীতৰ অসমত যিটো পৰিৱেশ, আপুনি যিহেতু কলকাতাত আপুনি শিকিছে, ৰবীন্দ্ৰ ভাৰতীত আপুনি শিকিছে, তাৰপিছত আপুনি আকৌ অসমলৈ প্ৰত্যাৱৰ্তন কৰিছে, অসমলৈ ঘূৰি আহিছে, মই এতিয়া আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ কলকাতা আৰু অসম এই দুটা পৰিৱেশত ক'ত শাস্ত্ৰীয় সংগীতৰ প্ৰাধান্য, বা ক'ত শাস্ত্ৰীয় সংগীতক আপুনি বহুলভাৱে প্ৰচাৰ কৰি নিয়াত যিখন পথাৰ, সেই পথাৰখন ক'ত আপুনি বেছিকৈ দেখিছে, বা সেই বিষয়ে অকণমান কওকচোন।
1: শাস্ত্ৰীয় সংগীত এতিয়া মানে ৱেষ্ট বেংগল বা কলকাতাকতো কয় মানে কালচাৰেল হাব অফ দ্য কান্ট্ৰি বুলি কয়, সেইটো আমি সকলোৱে জানো, সেইটোত মানে বেয়া পাই মানে একো নাই যে, কিন্তু বেলেগৰ কিবা এটা ভাল দেখিলে ঠিক তাৰ পৰা অনুপ্ৰেৰণা পালে পাব লাগে, মানে অনুপ্ৰেৰণিত হ'ব লাগে, হৈ নিজে কৰাৰ চেষ্টা কৰিব লাগে। কলকাতাত মই থাকি বহুতখিনি শাস্ত্ৰীয় সংগীতৰ মানে মই ইনস্পিৰেশ্যন পাইছোঁ শিকাৰ কাৰণে, আৰু সেইখিনি শিকি মই আকৌ উভতি আহিছোঁ অসমলৈ। আৰু মই শিকি থাকোঁতেই, মই যেতিয়া তাতে ষ্টুডেণ্ট আছিলোঁ ইউনিভাৰ্চিটিত, মই তেতিয়াই মানে নিজে বুজি পাইছিলোঁ যে শাস্ত্ৰীয় সংগীতৰ প্ৰয়োজনটো কিমান বেছি সংগীতৰ ক্ষেত্ৰত, তাৰমানে গুৰুত্ব বহুত আছে। কাৰণ আপুনি যদি এটা লাইট গানো গাবলৈ যায় তে শাস্ত্ৰীয় সংগীত যোনে শিকিছে তেওঁলোকৰ গোৱাৰ মানে শৈলীটো মানে বহুত বেলেগ হ'ব, আৰু মানে আপুনি শুনিয়ে গম পাব যে এখেতে নিশ্চয় চৰ্চা কৰি গাইছে। কলকাতাত থাকোঁতেই মই সেইটো মানে উপলব্ধি কৰিছিলোঁ, আৰু তেতিয়া থাকোঁতেই মই সেইকাৰণে ব্ৰহ্মনাথ কালচাৰেল ফাউণ্ডেশ্যন বুলি মই এটা ফাউণ্ডেশ্যন আৰম্ভ কৰিছিলোঁ। ইয়াতে মোৰ টিম মেম্বাৰ্ছ আছে আৰু ফাউণ্ডেশ্যনৰ, ব্ৰহ্মনাথ কালচাৰেল ফাউণ্ডেশ্যনৰ জৰিয়তে মই তেতিয়াৰ পৰাই মানে চেষ্টা কৰি আহিছোঁ, মানে 2020ৰ পৰাই মই চেষ্টা কৰি আহিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ কৰ্মশালা আৰু মানে সাংস্কৃতিক অনুষ্ঠান শাস্ত্ৰীয় সংগীতৰ ওপৰত প্ৰত্যেক বছৰতে আমি কৰোঁ ব্ৰহ্মনাথ কালচাৰেল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। আৰু মোৰ মেম্বাৰ্ছ যিখিনি আছে আমাৰ মানে ব্ৰহ্মনাথ কালচাৰেল ফাউণ্ডেশ্যনৰ, আমি প্ৰত্যেক বছৰতে মানে সাংস্কৃতিক অনুষ্ঠান এটা হওক দুটা হওক যেনেকৈ পাৰোঁ আমি নিজৰ ফালৰ পৰা মানে খৰচ কৰি ফাণ্ডছ নিজে যোগাৰ কৰি আমি কৰোঁ। মই মানে সকলোকে আহ্বান জনাম আমাৰ অসমবাসী ৰাইজক যাতে আমাৰ ফাউণ্ডেশ্যনক ছাপোৰ্ট কৰে আৰু ইয়াৰে যিখিনি ল'ৰা ছোৱালী অসমৰ আছে যদি কোনোবাই শিকিব বিচাৰে মানে শাস্ত্ৰীয় সংগীত বা কিবা গাইডেন্স লাগে মই আছোঁ বা মোৰ গুৰুসকল আছে বা মোৰ বহুত মানে পৰিচিতি আছে তাতে কলকাতাত মই কি মানে যেনেকৈ হওক মই সহায় কৰিব মই চেষ্টা কৰিম আৰু আৰু আমাৰ ফাউণ্ডেশ্যনৰ নাম্বাৰ এটাও আছে মই ক'ব বিচাৰোঁ এই মানে মাধ্যমৰ জৰিয়তে যে নাম্বাৰটো মই ৰিপিট কৰি দিছোঁ 8486901159 যদি

নকওঁ আছে, কিন্তু সেইটোৰ কাৰণে মানে অভিভাৱকসকলেও মানে মন দিব লাগিব যাতে আমাৰ যিখিনি কালচাৰেল মানে সংগীত, আমাৰ যিটো ট্ৰেডিশ্যনেল সংগীত মানে শাস্ত্ৰীয় সংগীতটো হওক বা আমাৰ অসমৰ লোকগীত হওক বা ভূপেন হাজৰিকাদেৱৰ গান আৰু জ্যোতি বিষ্ণু সংগীত, এই সকলোবোৰ জনাটো দৰকাৰ। মানে এনেকুৱা নহয় যে ছিংগাৰ হ'লেই জানিব লাগে বা ভোকেলিষ্ট হ'লেই যে জানিব লাগিব, তেনেকুৱা নহয়। স্কুল গোয়িং ষ্টুডেণ্টছ হওক, কলেজৰ ষ্টুডেণ্ট হওক, সকলোৱে মানে নিজৰ কালচাৰৰ বস্তুখিনি বা গান সংগীত সংস্কৃতিখিনি জনাটো উচিত বুলি মই ভাবোঁ। আৰু শাস্ত্ৰীয় সংগীত শিকিবৰ কাৰণে এটা পৰিৱেশ লাগে, তে সেই পৰিৱেশখিনি মানে ঘৰৰ দিব লাগিব, মানে অভিভাৱকসকলে দিব পাৰিব লাগিব, বুজাব পাৰিব লাগিব। কাৰণ প্ৰথম প্ৰথম হয়তো ভাল নালাগিব, সেই মানে গাম্ভীৰ্যতাটো বুজিবৰ কাৰণে এটা মেচিউৰিটিৰো দৰকাৰ হয়। কিন্তু যদি ঘৰত সেই পৰিৱেশটোৰ সৃষ্টি কৰা হয় সৰুৰ পৰাই, যদি শুনোৱা হয় ক্লাছিকেল মিউজিক, ধৰক গান হওক বা ইনষ্ট্ৰুমেণ্টেল মিউজিক হওক বা আমাৰ যি আগৰ মানে গুণী লেজেণ্ডসকল আছে, তেওঁলোকৰ যদি গানবোৰ মানে ঘৰত এনে বজাই থৈ দিয়ে, তেতিয়া নহয় লাহে লাহে ইণ্টাৰেষ্টটো ডেভেলপ হ'ব। মই সকলো ধৰণৰে গান গাওঁ। মই প্ৰথমতে জুবিন গাৰ্গৰ গীত গাবলৈ চেষ্টা কৰিম, আৰু এই গানটো তাৰমানে তেখেত বাণীবদ্ধ কৰা হোৱা নাছিলে, মানে মানে প্ৰকাশ কৰা হোৱা নাছিলে বাণীবদ্ধ কৰি। মোৰ এইটো খুব প্ৰিয় এটি গীত মানে তেখেতৰ, মই চেষ্টা কৰিছোঁ।

0: আমি যথেষ্ট পরিমাণে আবেগিক হয়ে পড়ো। যিসকল অতিথি, মই 19 ছেপ্টেম্বৰৰ পিছৰ কথা কিছু ক'ব বিচাৰিছোঁ, যিসকল অতিথি এই ষ্টুডিঅ'লৈ আহিছে সকলোকে সেই প্ৰশ্নটো আচলতে আমি কৰোঁ, কাৰণ যাক আমি ঈশ্বৰ পুত্ৰ বুলি কৈছোঁ, তেওঁ দৰ্শন, তেওঁৰ গীত, সেইখিনি জীয়াই ৰখাৰ দায়িত্ব কিন্তু আমাৰেই। তেওঁ যিমানখিনি দিব লগা আছে সেয়া দি তেওঁ গ'লগৈ, কিন্তু সেইখিনি খুব নিয়াৰিকৈ ৰাখি থোৱাটো আমাৰ অত্যন্ত দায়িত্ব এটা। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, জুবিন গাৰ্গ এটা বিশাল পৰিসৰৰ সত্তা, এই সত্তাটোক এগৰাকী কণ্ঠশিল্পী হিচাপে আপুনি কেনেকৈ বিশ্লেষণ কৰিব?
1: আচলতে তেখেত মানে যি এজন মানে সত্তা আছিলে, শব্দৰে প্ৰকাশ কৰিব আমি নোৱাৰোঁ আচলতে, কিন্তু তেখেতৰ যি সৃষ্টিৰাজি তাক জীয়াই ৰখাৰ আমাৰ দায়িত্ব, আৰু সেইটো আমি চেষ্টা কৰি যাম। আৰু মই সকলোকে আহ্বান জনাইছোঁ যাতে তেখেতৰ যি গীতসমূহ আছে সেইবোৰ সকলোৱে শিকে, গায়। আৰু তেখেতৰ মানে যি সৃষ্টি আছিলে সঁচাকৈ বহুত সুন্দৰ, মানে হৃদয় চুই যোৱা সৃষ্টি। আমাৰ মানে যোনে গান নাগায়ো, যিবোৰ ছিংগাৰ নহয় যিসকলে, তেওঁলোকৰো কিন্তু জুবিন গাৰ্গৰ গানসমূহ মুখস্থ, মানে আপোনাৰো নিশ্চয় হ'ব।
0: মই আপোনাক এটা ক'ব বিচাৰিছোঁ, যি নন ছিংগাৰসকলৰ বেছিয়ে মুখস্থ নেকি গীতসমূহ?
1: হয় হয়, মানে তেখেতে সাধাৰণ মানুহৰ লগত মানে এটা সম্পৰ্ক সৃষ্টি কৰি পেলাইছিলে। আৰু যেতিয়া তেওঁ ঢুকালে তেতিয়া মানে সকলোৰে, অসমবাসী ৰাইজৰ সকলোৰে মানে এনেকুৱা লাগিছিল যে নিজৰ ঘৰৰ ফেমিলি মেম্বাৰ কোনোবা গুচি গ'ল ন, সেইটো আমাৰো অনুভৱ হৈছিলে। মই মোৰ তাৰমানে এই 19 ছেপ্টেম্বৰ যে যিটো হ'ল মানে তেখেত গুচি গ'ল আমাক এৰি থৈ, তাৰ পিছতে মোৰ মানে জাৰ্মানী টুৰ আছিলে, মানে সংগীত অনুষ্ঠান আছিলে জাৰ্মানীত। মই বহুত এক্সাইটেড আছিলোঁ আগতে, মানে সঁচাকৈ এইটো এটা ডাঙৰ ন ছাকচেছ, এচিভমেণ্ট, যে বাহিৰত যোৱাটো সকলোৰে এটা সপোন থাকে, তেনে ঠিক তেনেধৰণে মানে মোৰো আছিলে। তাৰপিছত বহুত এক্সাইটেড আছিলোঁ। তাৰপিছত 19 ছেপ্টেম্বৰ যিটো হ'ল, মানে মানে শুকাব এটা পৰিৱেশ হৈ গ'ল অসমত। তাৰপিছত মানে আমাৰতো গোটেই টিকেট বা প্ৰগ্ৰাম শ্বেডিউল আছিলে আগৰ পৰাই। তাৰপিছত মই প্ৰথম প্ৰগ্ৰাম 1 অক্টোবৰ আছিলে আগতে, মই প্ৰথম গীতটিয়ে, প্ৰথম অনুষ্ঠানৰ প্ৰথম গীতটিয়ে জুবিন গাৰ্গ গীতেৰেই আৰম্ভ কৰিছিলোঁ, তেখেতক শ্ৰদ্ধা জনাই। আৰু তেখেতৰ ফেন্স কিন্তু অকল অসমতে নহয়, গোটেই বিশ্বতে আছে। তাতেও মই জাৰ্মানীতো বহুতকে পাইছিলোঁ যেনে তেখেতক জানিছিলে, তেখেতৰ গানসমূহ ভাল পাইছিলে, শুনিছিলে। সেইটোৱে মানে ক'বলগীয়া আমাৰ একো নাই, কিন্তু আমাৰ এটাই দায়িত্ব আছে যে আৰু শিল্পী কেতিয়াও মানে গুচি নাযায় বা মৃত্যু নহয় শিল্পীৰ, তেখেতৰ সৃষ্টিৰ জৰিয়তে তেওঁলোক
0: সদায়
1: মানে জীয়াই থাকে।
0: নিশ্চয়কৈ এই মন্তব্যখিনি আচলতে যথেষ্ট পৰিমাণে উদ্বোধ কৰিব সকলোকে। আমি প্ৰতিগৰাকী অতিথিৰ পৰা এই মন্তব্যখিনি আচলতে লওঁ, তেওঁক কেনেধৰণে অনুধাৱন কৰে, আৰু সেইখিনি আমাৰ জাতীয় দায়িত্ব বুলি আমি ভাবোঁ। এতিয়া মই আন এটা প্ৰশ্ন আহিব বিচাৰিছোঁ। আপুনি পূৰ্বতে উল্লেখ কৰিছে 2014ৰ পৰা আকাশবাণী গুৱাহাটীৰ সৈতে আপোনাৰ এটা নিবিড় সম্পৰ্ক, অকণমান আকাশবাণী গুৱাহাটীৰ সম্পৰ্ক সেই বিষয়ে অকণমান কওকচোন।
1: আকাশবাণী, মই যেতিয়া বিবৰুৱা কলেজত পঢ়ি আছিলোঁ ইয়াতে, তেতিয়া বেছিকৈ অহা হৈছিলে, কিবা অনুষ্ঠান থাকিলে বা হয় ওচৰতে আৰু কিবা অনুষ্ঠান থাকিলে, আৰু কেতিয়াবা গ্ৰুপ প্ৰগ্ৰামবিলাক হয় নহয়, গ্ৰুপত গাব লাগে তেনেকুৱা, আৰু নিজৰ পাৰ্চনেল ৰেকৰ্ডিংবিলাকতো থাকে, সেইবোৰ কৰিছিলোঁৱে। আৰু গ্ৰুপত যিবিলাক হৈছিলে মানে সংগীত অনুষ্ঠান, সেইবোৰতো মই মানে অংশগ্ৰহণ কৰিছিলোঁ, খুব ভাল লাগিছিলে আৰু পৰিৱেশটো খুব ভাল লাগিছিলে। কিন্তু কলকাতা যোৱাৰ পিছত মই 2018ত গ'লোঁ কলকাতাত, তাৰপিছত মানে অহাটো কম হৈ গ'ল, কিন্তু ৰেকৰ্ডিঙৰ কাৰণে আহিছিলোঁ মাজে মাজে। আৰু মই ক্লাছিকেল মিউজিকতো, হিন্দুস্তানী ক্লাছিকেল সংগীততো মানে স্বীকৃতি পাইছোঁ এই যোৱা বছৰ, তেতিয়া আহিলোঁ অডিশ্যনৰ কাৰণে আহিলোঁ। খুব ভাল এটা এক্সপিৰিয়েঞ্চ, মানে ইয়াতে যেতিয়াই আহোঁ মানে পুৰণা স্মৃতিবোৰ মানে আহি
0: যায়। ৰেডিঅ'ৰ সৈতে খুব আগৰ পৰা জড়িত তেওঁলোকক এই অনুষ্ঠানৰ জৰিয়তে যদি আমি অকণমান ৰোমন্থন কৰাব পাৰিছোঁ, তেতিয়াহ'লে আমি ক'ৰবাত সৌভাগ্যৱান বুলি ভাবোঁ। আৰু আজিও আপোনাক সেই স্মৃতিখিনি হয়তো আপোনাক এই সময়ত তোলা দিছে, কেনেকৈ আপুনি ৰেকৰ্ডিঙৰ বাবে আহিছিলে বিবৰুৱা কলেজৰ পৰা। নিশ্চয়কৈ বাইদেউ।

0: সরি ইন্টারাপ্ট করেছো, সৌভাগ্যবান মানে আমিহে তাৰমানে আমাক যে ইমান এটা মানে সন্মানীয় মঞ্চ এখনলৈ আহি নিজৰ মন্তব্য প্রকাশ করব কারণে আপনাদের একটা প্ল্যাটফর্ম দিছে, সেইটো কারণে আমি ধন্য, মানে তার কারণে ধন্যবাদ আকৌ এবাৰ।
1: নিশ্চয়কৈ আৰু কথা পাতি যাও আৰু কিবা এটা শুনিব বিচাৰিছো। বাইদেউ সাজু হয় মানে মই কেইটামান ফেচবুক যোগে বহু লোকে আমাৰ অনুষ্ঠান চাই আছে, সকলোকে আমি ধন্যবাদ জনাইছোঁ অনুষ্ঠানটি শেষলৈকে চাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। পায়েল ঘোষ তেওঁ অনুষ্ঠান চাই আছে, বিপাশা বৰ্মন অনুষ্ঠান চাই আছে, কবিতা সরকার তেওঁ মন্তব্য আগবঢ়াইছে, অতুল মহন্ত অতি সুন্দৰ বুলি তেওঁ মন্তব্য আগবঢ়াইছে, কাবেরী পাঠক কাকতি তেওঁ মন্তব্য আগবঢ়াইছে, সকলোকে ধন্যবাদ জনাইছোঁ। অনুষ্ঠানটি আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰতি সপ্তাহে আমি একো একোগৰাকী নতুন নতুন অতিথি আপোনালোকৰ সন্মুখলৈ মাতি আনো। আজিৰ অতিথিগৰাকী ইতিমধ্যে আমি আপোনালোকক চিনাকি কৰাই দিছোঁ, তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ, তেওঁৰ দক্ষতাৰ বিষয়ে জনাৰ চেষ্টা কৰিছোঁ। বাইদেউ আপোনাৰ গীতৰ মাজলৈ আহিছোঁ।
0: মই এতিয়া ভূপেন হাজৰিকা দেৱৰ গান এটি গাবলৈ বিচাৰিছোঁ।

0: ধন্যবাদ জানাইছো সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা আদি খুব জনা কৃতজ্ঞ আৰু সুধাকান্তৰ বৰ্তমান জন্ম শতবাৰ্ষিকী চলি আছে আৰু এই সময়ছোৱাত তেখেতলৈ এইটো আমি শ্ৰদ্ধাঞ্জলি বুলি ধৰিব পাৰোঁ। বাইদেউ মই আপোনাৰ পৰা খুব এটা গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তত জানিব বিচাৰিছোঁ, যিহেতু আপুনি দীৰ্ঘ সময় ধৰি কলকাতাত আছিল, পশ্চিমীয়া ৰাজ্য আমাৰ কাষৰীয়া ৰাজ্যখনত আপুনি আছিলে, মই জানিব বিচাৰিছোঁ আচলতে এইটো বিভেদ সৃষ্টিৰ বাবে নহয়, কথাটো জনাৰ বাবে মই প্ৰশ্নটো উত্থাপন কৰিছোঁ। কলকাতাৰ যিটো বাউল সংগীত, সেই বাউল সমগ্ৰ বিশ্ববিখ্যাত, বাউল যেনেধৰণে বিখ্যাত হৈছে ঠিক একেধৰণে সেই সমল কিন্তু আমাৰ অসমতো আছে। আমাৰ কামৰূপীয়া লোকগীতসমূহ, গোৱালপৰীয়া লোকগীতসমূহ, আইনাম, ধাইনাম, বিয়ানাম, এইসমূহ আমাৰ লোক সংস্কৃতি বা লোকসংগীত যেনেধৰণে বাউলৰ দৰে সমাদৃত হ'ব লাগিছিল, সেইধৰণে এই গীতসমূহ সিমানটো পৰ্যায়লৈকে সমাদৃত নাই হোৱা বুলি আমাৰ মনে ধৰে বা অনুভৱ হয়, আমি যিখিনি অভিজ্ঞতাৰ পৰা দেখিছোঁ। আপোনাৰ মতে কেনেধৰণৰ এটা পৰ্যায়লৈ গ'লে বা কি ধৰণৰ এটা পৰ্যায়েৰে আগবাঢ়ি গ'লে এই গীতসমূহ একেধৰণে যথেষ্ট সমাদৃত হ'ব?
1: সেইটোৰ কাৰণে আমি সকলোৱে সচেতন হ'ব লাগিব, সজাগ হ'ব লাগিব, আৰু মানে কিভাৱে মানে লোক সংস্কৃতিৰ যিখিনি গীতসমূহ আছে আমাৰ অসমৰ, সেইখিনি কিভাৱে প্ৰচাৰ কৰিব লাগিব বা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনি শিকোৱাটো, এইটো সকলোৱে মানে গুৰুত্ব সহকাৰে ল'ব লাগিব, আৰু এইটো আমাৰ শিল্পীসকলৰো এটা দায়িত্ব আছে, সেইটো মই মানো। আৰু যিহেতু মই নাছিলোঁ ইমান বছৰ, এতিয়া মই নিশ্চয় চেষ্টা কৰিম সেইটোৰ কাৰণে ভাবিব। আৰু এনেও মই ব্ৰহ্মনাথ কালচাৰেল ফাউণ্ডেশ্যনৰ কথা মই আগতে উল্লেখ কৰিছোঁ, আমি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা কিন্তু কিছু গোৱালপৰীয়া লোকগীত আৰু বৰগীতৰ কৰ্মশালা আমি কৰিছিলোঁ, তাতে বহুত ল'ৰা ছোৱালী কৰিছিলে মানে শিকিছিলে আৰু সকলোৱে উপকৃত হৈছে তাৰ পৰা, মই নিজেও হৈছোঁ, আৰু তেনেকে মই আগলৈও আৰু কৰিবলৈ চেষ্টা কৰিম। আপুনি যিবোৰ ক'লে, আকৌ জিকিৰ আছে, লোকগীত বিয়ানাম আছে, কামৰূপীয়া লোকগীত আছে, এইবোৰৰো কৰ্মশালা মানে আয়োজন কৰিবলৈ চেষ্টা কৰিম। আৰু এইটো মানে সকলোৱে দায়িত্ব সহকাৰে ল'ব লাগে, মানে সকলো শিল্পী সমাজৰ মানে সকলোবোৰে, যাতে আৰু নৱপ্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে শিকিব, ইনস্পায়াৰ হয়,
0: নিজাববীয়াকৈ তেনে কোনো ধৰণৰ গীত আপুনি এই মুহূৰ্তলৈকে বাণীবদ্ধ কৰিছে নেকি? কেনেধৰণৰ গীত আপুনি বাণীবদ্ধ কৰিছে অকণমান সেই বিষয়ে?
1: অসমীয়া আধুনিক গীত মই অলপতে কৰিছোঁ, যোৱা বছৰ উৎপল দাস ডাঙৰীয়া, তেওঁ দিগবৈত থাকে, মিউজিক কম্পজাৰ হয় তেখেত, মই তেখেতৰ দুটি গান মানে গাইছিলোঁ,
0: যিকোনো এটি যদি শুনি ল'ব পাৰোঁ ভাল লাগিব।
1: ঠিক আছে, মই শুনি দিছোঁ বাৰু, লিৰিক্সটো অনলাইন মই এটা স্থায়ী শুনাইছোঁ দেই।

0: আমি যিসকলে আমাৰ অনুষ্ঠান চাই আছে বা শুনি আছে তেওঁলোকক অনুৰোধ জনাইছো গীতটি আপোনালোকে শুনিব। বাইদেউ মই আন এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো যে যিখিনি সময়ত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ধৰণৰ সংগীত অসমত পৰিভৰ ঘটিছে, মই অকণমান পশ্চিমীয়া দিশটোৰ কথা ক'ব বিচাৰিছোঁ। মই এইটো কথা নকওঁ যে পশ্চিমীয়া গীত এটা শুনাটো বেয়া বা পশ্চিমীয়া গীত এটা শুনাটো কিবা অপৰাধ সেই বুলি কেতিয়াও নকওঁ, কিন্তু আমাৰ নিজৰখিনি যেনেধৰণে আমি চৰ্চা কৰিব লাগিছিলে, মই একাংশক বাদ দি কথাটো ক'ব বিচাৰিছোঁ, একাংশই নিৰৱচ্ছিন্নভাৱে সেই কাম কৰি আহিছে, যেনেধৰণে চৰ্চা কৰিব লাগিছিল তেনেধৰণৰ এটা ৰূপ এতিয়াও পাইছে বুলি আপুনি ভাবেনে? শাস্ত্ৰীয় সংগীতৰ কথাই যদি আমি কওঁ, যিহেতু আপুনি সেই দিশটোৰ সৈতে খুব বেছি জড়িত, বা জ্যোতি সংগীতৰ কথাই কওঁ আমি, ৰাভা সংগীতৰ কথাই, বিষ্ণুৰাভা সংগীতৰ কথাই যদি কওঁ, সেই গীতসমূহ যেনেধৰণে আয়ত্ত কৰিব লাগিছিল আজিৰ প্ৰজন্মটোৱে, সেই একেধৰণে আয়ত্ত কৰিছে বুলি আপুনি ভাবেনে?
1: নাই, সেইটো বহুত কমি গৈছে। মানে আমাৰ নিজৰ কালচাৰৰ বা নিজৰ ট্ৰেডিশ্যনৰ যিখিনি সংগীত আছে সেইটো আমাৰ ইণ্ডিয়ান ক্লাছিকেল মিউজিক হওক বা আমাৰ অসমৰ যি থলুৱা সংগীত হওক তাৰ চৰ্চাটো

0: কমি গৈছে আচলতে। আৰু এই চৰ্চাটো কৰাৰ কাৰণে যদি মই ভাবোঁ যে স্কুলবোৰতো যদি তেনেকুৱা চামাৰ কেম্প বা ৱৰ্কশ্বপ আয়োজন কৰা হয় তেতিয়াহ'লে ল'ৰা ছোৱালীখিনি শিকিব পাৰিব বা বহুতে ইনস্পায়াৰ হ'ব, বহুতে নাজানেই আচলতে। আৰু এইটো অকল নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক দোষ দি লাভ নাই, মানে যিখিনি ছিনিয়ৰ হয় তেওঁলোকে এইটো মানে চিন্তা কৰিব লাগিব যাতে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনি কেনেকৈ ইনস্পায়াৰ হয়, কেনেকৈ তেওঁলোক এটা সুবিধা পায়, সুযোগ পায় শিকিবৰ কাৰণে। মই মোৰ তৰফৰ পৰা মই যিখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ।
1: মই আপোনাৰ সেই উত্তৰটোৰ লগতে সংগতি ৰাখি প্ৰশ্নটো সুধিব বিচাৰিছোঁ। আপুনি এটা খুব সুন্দৰ ফাউণ্ডেশ্যনৰ নাম ক'লে, ব্ৰহ্মানন্দ কালচাৰেল ফাউণ্ডেশ্যন। কেনেধৰণৰ নতুন প্ৰজন্মক লৈ কি ধৰণৰ পৰিকল্পনা কৰিছে আপোনালোকে?
0: পৰিকল্পনা আমাৰ এয়াই যে আমাৰ যিখিনি ট্ৰেডিশ্যনেল মিউজিক আছে, যিখিনি আমাৰ থলুৱা সংগীত আছে, অসমৰ হওক, ভাৰতৰ হওক, আৰু হিন্দুস্তানী ক্লাছিকেল মিউজিক, আমি সেইখিনি যাতে মানে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীক শিকাৰ কাৰণে যাতে অনুপ্ৰেৰণা দিব পাৰোঁ, ইনস্পায়াৰ কৰিব পাৰোঁ, সেইটো আমি মানে আমাৰ এটা এইটো মটো হয়। আৰু লগতে আমি কৰ্মশালা আয়োজন কৰোঁ প্ৰত্যেক বছৰ, লগতে আমি মানে সাংস্কৃতিক অনুষ্ঠান শাস্ত্ৰীয় সংগীতৰ ওপৰত আমি আয়োজন কৰি আহিছোঁ মানে ইমান বছৰৰ পৰা, 2020ৰ পৰা আমি আয়োজন কৰি আহিছোঁ প্ৰত্যেক বছৰে। তো এই প্ৰগ্ৰামবিলাক যেতিয়া ল'ৰা ছোৱালীয়ে চাব যায় বা শুনিব যায় তেওঁলোক বহুতে কিন্তু ইনস্পায়াৰ হয়। সেই পৰিৱেশটো আচলতে সৃষ্টি কৰিব লাগিব অসমত, যাতে আমাৰ যিখিনি থলুৱা সংগীত, যিখিনি শাস্ত্ৰীয় সংগীত হওক, তেনেকুৱা যদি প্ৰগ্ৰাম আমি আয়োজন কৰোঁ তেতিয়া ল'ৰা ছোৱালীবোৰে সেইটো শুনিলে তেতিয়াহে ইনস্পায়াৰ হ'ব যে আমিও শিকোঁ বা এইটো ভাল বস্তু, তেতিয়া গম পাব।
1: বহু নতুন প্ৰজন্ম সংগীতৰ দিশটোৰ বাবে তেওঁলোক আগুৱাই আহিছে, সংগীত শিকিবলৈ তেওঁলোকে চেষ্টা কৰিছে, সংগীতৰ চৰ্চা কৰিছে। যিহেতু আপুনি দীৰ্ঘদিন ধৰি এই ক্ষেত্ৰখনৰ সৈতে জড়িত, গতিকে এটা খুব সমসাময়িক প্ৰশ্ন এটা মই আপোনাক সুধিব বিচাৰিছোঁ। সংগীত আৰু জীৱিকা, সংগীতক জীৱিকা হিচাপে লৈ চলিব পৰাৰ পৰিৱেশ এটা অসমত বৰ্তমান আছে?
0: সেইটো আচলতে নিজৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি জীৱিকা হিচাপে বাছি ল'ব বিচাৰিছে নে নাই। মই এইটো নকওঁ যে মানে জীৱিকা হিচাপে বাছি ল'লে তেতিয়াহে সংগীত হ'ব বা চাকৰি কৰি নহ'ব, মই সেইটো নকওঁ। মানুহে আৰু সংগীতৰ, মই যেনেকে প্ৰথমতেও কৈছোঁ যে উদ্দেশ্য অকল মনোৰঞ্জন নহয়। আজিকালি আপোনালোকে নিশ্চয় শুনিছে মিউজিক থেৰাপীৰ বিষয়ে, মিউজিক থেৰাপীৰ কাৰণে যদি সেইটো বেনিফিট আপুনি পাব খোজে, মানে এনেকুৱা নহয় যে আপুনি ছিংগাৰ হ'ব খুজিছে বা জীৱিকাৰ কাৰণে আপুনি সংগীত শিকিছে, নিজৰ মনটো ভাল লগাৰ কাৰণে বা নিজৰ মেণ্টেল হেল্থটো মেইনটেইন কৰাৰ কাৰণে আপুনি মিউজিক শিকিব পাৰে। আৰু দ্বিতীয় কথা, জীৱিকা হিচাপেও আপুনি পাৰে, মই নিজে কৰি আছোঁ, মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। আৰু মই কলকাতাত থাকোঁতে মই তাতে চাকৰিও কৰিছিলোঁ, এইটো পাৰ্মানেণ্ট চাকৰিয়ে আছিলে মোৰ, কিহত আৰ্মি পাব্লিক স্কুলত মই কৰি আছিলোঁ, তাৰপিছত মই সেইটো ৰিজাইন কৰিলোঁ দেই। তাৰমানে মই বাছি লৈছোঁ মিউজিকটো জীৱিকা হিচাপে, অকল সংগীতক বাছি লৈছোঁ। সেইটো চবৰে ক্ষেত্ৰত নহ'বও পাৰে আৰু মই সেইটো ইনস্পায়াৰ নকৰোঁ মানুহক সেইটোৰ কাৰণে, সেইটো পাৰ্চনেল চইচ কোনে কিভাৱে কৰে। কিন্তু সংগীতটো মানে সকলোৱে শিকিব পাৰে আৰু সকলোৱে শিকাটো উচিত, মানে নিজৰ ভালৰ কাৰণে, নিজৰ মনটো ভাল।
1: নিশ্চয় বহুকেইটা মূল্যৱান কথা আপোনাৰ পৰা জানিব পাৰিছোঁ আৰু কথা পাতি যাম আমি, মূলত কিবা এটা শুনি ল'ব বিচাৰিছোঁ।
0: মই আমাৰ গুৰুজীৰ মানে উস্তাদ ৰাশিদ খানজীৰ এটা গান মই গাব চেষ্টা কৰিম।

0: আমি তেওঁ সাজু হয় মানে আৰু কেইটামান মন্তব্য আমি পৰিৱৰ্তন কৰিব বিচাৰিছোঁ যিহেতু বহু সংখ্যকে আমাৰ অনুষ্ঠান চাই আছে আৰু আমি আশা প্ৰকাশ কৰিছোঁ আমাৰ অনুষ্ঠানটি আপোনালোকে চাই এই মুহূৰ্তলৈকে যথেষ্ট পৰিমাণে আপোনালোক উৎফুল্লিত হৈছে যিসকলে আমাৰ অনুষ্ঠান চাই আছে কেইটামান আমি মন্তব্য মন্তব্য ল'ব বিচাৰিছোঁ দীপশিখা পলে মন্তব্য আগবঢ়াইছে খুব ভাল হৈছে বুলি তেওঁ মন্তব্য আগবঢ়াইছে দীপু কুমাৰ চহৰীয়াই বাইদেউ সুন্দৰ কণ্ঠ বুলি মন্তব্য আগবঢ়াইছে সুব্ৰত শৰ্মাই মন্তব্য আগবঢ়াইছে বিহু অকণমান গুণগুণাই দিব নেকি বাইদেউ বুলি দীপু কুমাৰ চহৰীয়াই মন্তব্য আগবঢ়াইছে নিশ্চয় অনুষ্ঠানৰ শেষৰ ফালে আমি চেষ্টা কৰিম যদি সম্ভৱ হয় যাযাবৰ ৰাণীমাই মন্তব্য আগবঢ়াইছে খুব সুন্দৰ হৈছে বুলি আমি পুনৰবাৰ কৈছোঁ যে এনেধৰণৰ মন্তব্যসমূহে অনুষ্ঠানসমূহ আগুৱাই নিয়াত যথেষ্ট পৰিমাণে সহায় কৰে যিসকলে মন্তব্য আগবঢ়াইছে ধন্যবাদ জনাইছোঁ যিসকলে অনুষ্ঠানটো চাই আছে তেওঁলোককো আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু গীতটি জনাইছোঁ
1: জনপ্ৰিয় এটি চেষ্টা কৰিছোঁ যাবলৈ

0: গানটোত ফুল ফুলি উঠাৰ কথা কৈছে আৰু এই গীতটি গোৱাৰ পিছত এই সময়খিনিও ক'ৰবাত ফুলি উঠিছে। ইমান সুন্দৰ সময় এইখিনি আপুনি উপহাৰ দিছে, পুনৰবাৰ ধন্যবাদ জনাইছোঁ গীতটি শুনোৱাৰ বাবে। বাইদেউ, আপুনি ইতিপূৰ্বে উল্লেখ কৰিছে যে কেৱল ভাৰতবৰ্ষতে নহয়, আপুনি ভাৰতৰ বাহিৰৰ বিভিন্ন ৰাষ্ট্ৰলৈ আপুনি গৈছে, তাত আপুনি সংগীত পৰিৱেশন কৰিছে, অকণমান সেই অভিজ্ঞতাৰ বিষয়ে কওকচোন।
1: অভিজ্ঞতা সঁচাকৈ খুব সুন্দৰ, মানে আপুনি সুধিলে মই সোধাৰ লগে লগে মানে আকৌ সিফালে মানে সময়লৈ গুচি গ'লোঁ আৰু খুব ভাল লাগিছিলে। আৰু মই দুবছৰলৈ গৈ আছোঁ, প্ৰথম অভিজ্ঞতাটো সঁচাই মানে সুকীয়া হয় সকলোৰে কাৰণে। প্ৰথম বিদেশ ভ্ৰমণটো প্ৰথমবাৰ গৈছিলোঁ, জাৰ্মানীলৈ গ'লোঁ। জাৰ্মানীত কেইবাটাও অনুষ্ঠান আছিলে, 4-5টা, তাতে খুব ভাল লাগিলে। তাৰে মানুহ আমাৰ ইণ্ডিয়ান মিউজিক কিন্তু খুব মানে আঁকোৱালি লৈছে, তেওঁলোক খুব ভাল পায় ইণ্ডিয়ান মিউজিক, গজল, তাৰপিছত ইণ্ডিয়ান ক্লাছিকেল মিউজিক আৰু মানে হিন্দী বলিউড মিউজিকো ভাল পায়, কিন্তু আমি মেইনলি ইণ্ডিয়ান ক্লাছিকেল আৰু চেমি ক্লাছিকেলটোৰ কাৰণেই যাওঁ। খুব ভাল লাগিছিলে মানে তাতে। আৰু
0: আপুনি ক'ত ক'ত ভ্ৰমণ কৰিলে বৰ্তমান?
1: মই গৈছোঁ জাৰ্মানী আৰু নেডাৰলেণ্ডছ গৈছোঁ, আৰু মই তাতে যাওঁতে পেৰিছলৈ গৈছোঁ, ছুইজাৰলেণ্ডো গৈছোঁ, কিন্তু অনুষ্ঠান আমাৰ আছিলে জাৰ্মানী আৰু নেডাৰলেণ্ডছত আছিলে।
0: এতিয়া কথাটো হ'ল যে সাংস্কৃতিকভাৱে যথেষ্ট পৰিমাণে পাৰ্থক্য থাকে, তাৰ সংস্কৃতি আৰু আমাৰ সংস্কৃতিৰ সৈতে যথেষ্ট তাৰতাম্য আছে, এইটো স্বাভাৱিক হোৱাটো। ভাৰতীয় সংগীত এটাক তাত উপস্থাপন কৰাটো, তেওঁলোকক তাৰ সাৰমৰ্ম বুজাই দিয়াটো খুব এটা দুৰূহ কথা, আৰু সেই যিটো কাম আপোনালোকে কৰি আহিছে সেই কথাবোৰ অকণমান কওকচোন। তেওঁলোকক এটা গীত পৰিৱেশন কৰাৰ পাছত কেনেধৰণে বুজাই দিয়া হয় বা গীতটোৰ প্ৰতি আকৰ্ষণ কেনেধৰণে অনা হয়?
1: হয়, আচলতে সংগীত যিটো হৈছে, সংগীতৰ
0: কোনো ভাষা
1: নাথাকে আৰু মিউজিক হেজ ন' বেৰিয়াৰ্ছ বুলি কয়, মানে সংগীতত কোনো জাতি ধৰ্ম বা ভাষাৰ কোনো মানে কি নাথাকে আৰু,
0: পাৰ্থক্য
1: নাথাকে।

0: মই জুবিন গাৰ্গ, যিহেতু আমাৰ শ্ৰোতাসকল বেছিভাগ জুবিন গাৰ্গৰে ফেন হয়, মই নিজেও হয়, তে জুবিন গাৰ্গৰ গীত এটি গাই মই আজি অনুষ্ঠান আৰম্ভ চেষ্টা কৰিম।
1: বি

0: পুনৰ বাৰ কৈছোঁ, এই গীতসমূহে সেই যিটো অভিভাৱকত্ব হেৰুৱাৰ যিখিনি আবেগ, সেই আবেগখিনি পুনৰবাৰ খোজ মাৰি ধৰে ক'ৰবাত। আৰু গীতটো আপুনি ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে, সেইবাবে হয়তো সেই আবেগখিনিৰ সৈতে চাগে আমি সম্পৃক্ত হ'ব পাৰিছোঁ। ধন্যবাদ জনাইছোঁ বাইদেউ। আমি মই পুনৰবাৰ কৈছোঁ, অনুষ্ঠান আমাৰ প্ৰায় সামৰাৰ সময় আহি পৰিছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, সংগীতক লৈ পৰিকল্পনা কি আছে আপোনাৰ?
1: সংগীতক লৈ পৰিকল্পনা যদি মই কওঁ, মোৰ যিটো ফাউণ্ডেশ্যন আছে ৰমনাথ কালচাৰেল ফাউণ্ডেশ্যন, মই তাৰ পৰাই মানে যিখিনি মই ক'লোঁ যে দায়িত্ব আমাৰ শিল্পীসকলৰ যিখিনি দায়িত্ব বুলি মই ভাবোঁ আৰু নৱপ্ৰজন্মক শিকাৰ কাৰণে, শাস্ত্ৰীয় সংগীত শিকাৰ কাৰণে বা আমাৰ অসমৰ থলুৱা সংগীতসমূহ শিকাৰ কাৰণে

0: ইনস্পায়ার করা বা ওয়ার্কশপ হোক, সাংস্কৃতিক অনুষ্ঠান, এইবোৰ আয়োজন কৰি গৈ আছোঁ, আগলৈ কৰি যোৱাৰ চেষ্টা কৰিম। আৰু নিজৰটো কৰিবই লাগিব, নিজৰ প্ৰেক্টিচ, নিজৰ চৰ্চা সাধনা কৰি গৈ থাকিম।
1: আৰু শুভেচ্ছা জনাইছোঁ আপোনাক। একেবাৰে শেষত জানিব বিচাৰিছোঁ, আজি অনুষ্ঠানত উপস্থিত হৈ আকাশবাণীৰ উপস্থিত হৈ কেনেকুৱা লাগিল?
0: খুবেই ভাল লাগিছে, অকণমান লৰালৰিকৈ আহিছোঁ, মানে টায়াৰ্ড লাগি গৈছে। গুৱাহাটীৰ ট্ৰাফিকটোতো জানেই ন কেনেকুৱা অৱস্থা ট্ৰাফিকৰ, আৰু মানে বিশেষকৈ আপোনাক সদায় টিভিত দেখি থাকোঁ আৰু আকাশবাণীত দেখি থাকোঁ, অনলাইন লাইভত দেখি থাকোঁ। আজি মানে সন্মুখৰ পৰা লগ পাই খুবেই ভাল লাগিছে, আপুনি ইমান ধুনীয়াকৈ ইমান সুন্দৰকৈ কথা কৈছে, মই ইমান পৰা নাই আপোনাৰ নিচিনাকৈ সুন্দৰকৈ মানে বুজাব কথা ক'বলৈ, কিন্তু চেষ্টা কৰিছোঁ আৰু আপোনালৈ মোৰ শুভকামনা থাকিল, খুব ভাল লাগিল।
1: ধন্যবাদ জনাইছোঁ, আমিও কৃতজ্ঞতা জনাইছোঁ আপোনাক, আপুনি সময়খিনি আমাক দিলে, আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিলে। আৰু আমি আশা কৰিছোঁ অনুষ্ঠানটি চাই যিসকল শ্ৰোতা, শ্ৰোতাসকল যথেষ্ট পৰিমাণে আপ্লুত হ'ল। পুনৰবাৰ ধন্যবাদ,
0: আৰু লগতে মই শ্ৰোতাসকলকো অসংখ্য ধন্যবাদ জনাইছোঁ। আমাৰ আজি লাইভত যিসকলে উপস্থিত আছিলে, মই তেওঁলোকক আকৌ এবাৰ প্ৰণাম জনাইছোঁ আৰু খুব ভাল লাগিলে।
1: নিশ্চয়। প্ৰিয় শ্ৰোতা, সেয়া আছিল এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী মোনালিছা দাস। তেখেতৰ সৈতে কথা পতাৰ চেষ্টা কৰিলোঁ, তেখেতৰ দক্ষতাৰ বিষয়ে জনাৰ চেষ্টা কৰিলোঁ। ইয়াৰ লগে লগে হেল্ল' যুৱবাণীৰ পৰা মই ভাস্কৰ বিলিয়ালিছোঁ।

ইমান পৰে শ্ৰোতাসকলে লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিলে। আজিৰ অনুষ্ঠানৰ অতিথি মনালিছা দাসৰ সৈতে কথোপকথনত ভাগ ললে ভাস্কৰ শইকীয়াই। প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই স্নেহা পাঠকে আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

যুববাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো গিৰিন্দ হালৈ আৰু সংগৰবিন্দৰ কণ্ঠৰ লোকক।

গিৰীন্দ্ৰ হালৈৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো আজিৰ ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে শুনাব লৈছো পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ এই ভজনটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিব লৈছো আজিৰ ৰামধেনু অনুষ্ঠানটি।

প্ৰিয়শ্ৰোতা, আজি ৰামধেনু অনুষ্ঠানটি সজাই তুলিছো তৰালী শৰ্মাৰ কণ্ঠৰ কেইটিমান গীতেৰে। শুনোৱা হওক প্ৰথম গীতটি।

প্ৰশ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। প্ৰশ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো আজিৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত বিদ্যুৎ কুমাৰ মিশ্ৰৰ ভায়লিন বাদন শুনিবলৈ পাব, ৰাগ কৌশি কানাড়া।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। প্ৰিয়শ্ৰোতা, আজি শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বিদ্যুৎ কুমাৰ মিশ্ৰৰ ভায়লিন বাদন শুনিলে। ৰাগ কশি কানাড়া, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয়শ্ৰোতা, নিশা 10:30 হোৱাৰ লগে লগে মই তুলিকাই সামৰিব লৈছো আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ অধিৱেশন পুনৰ মুকলি কৰা হ'ব 5:30। আজিলৈ নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।